আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 30 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

স্বামী বিবেকানন্দই কৈছিল, কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াই সজ কাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰোঁ। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: लखनऊ।
1: इजरायली प्राइम मिनिस्टर Benjamin Netanyahu secretly visited the United Arab Emirates and met its president during the war with Iran. According to a statement from Netanyahu's office, the Israeli Prime Minister held talks with the UAE President Sheikh Mohammed bin Zayed Al Nahyan. The statement described the meeting as leading to a historic breakthrough in relations between Israel and the UAE. However, no details of the breakthrough were disclosed. U.S. President Donald Trump arrived in Beijing yesterday evening for a two-day summit with Chinese President Xi Jinping. Iran war, global energy crisis, trade tensions, Taiwan and artificial intelligence are likely to dominate the agenda. In IPL cricket, Royal Challengers Bengaluru RCB defeated Kolkata Knight Riders by 6 wickets in Raipur last night. Put into bat first, KKR posted 192 for 4 in their stipulated 20 overs. In reply, RCB overhauled the target, losing 4 wickets in 19.1 overs, riding on Virat Kohli's unbeaten 105 off 60 balls. Today, Punjab Kings will face Mumbai Indians at the Himachal Pradesh Cricket Association Stadium in Dharamshala at 7:30 p.m. And that's the end of this news bulletin.
2: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
3: বাণীকান্ত কাকতিয়ে কৈছিল, পৃথিৱীৰ বুৰঞ্জীত বা ভাৱমণ্ডলীত যিসকল পুৰুষে আটাইতকৈ বেছি খলকনি লগাই গৈছে, সেইসকল পুৰুষৰ আঁতিগুৰি বিচাৰিলে দেখা যায় যে তেওঁলোক কাৰো চকুতেই পৰাবিধৰ লোক নাছিল। আজি শ্বেক্সপিয়াৰক লৈ কাব্যজগত তোলপাৰ। অথচ শ্বেক্সপিয়াৰ কোন আছিল, কি কৰিছিল কোনেও গম পোৱা নাই। বহুতে তেনে মানুহ নাই বুলিও ক'ব খোজে। সেইদৰে আমাৰ কালিদাসৰ বিষয়েও বুৰঞ্জী নিমাত। অথচ ভাৰতীয় কাব্যজগত তেওঁৰ গৌৰৱেৰে গৌৰৱান্বিত। বৰ্তমান জগতৰ ভাৱৰাজ্যত কাৰ্ল মাৰ্ক্সৰ প্ৰভাৱ অতুলনীয়, কিন্তু তেওঁৰ বিখ্যাত গ্ৰন্থ ৰচনাকালত লেখত ল'বলগীয়া মানুহ নাছিল। লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত নিতৌ কিতাপ পঢ়া অসংখ্য মানুহৰ ভিতৰত তেওঁ এজন। ওৰে দিনটো নানান কিতাপৰ টকা লয়, ভাড়াকৈ লোৱা হোটেলৰ খোটালি এটিত থৈ দিয়া নিজৰ ল'ৰা তিৰোতাৰ ওচৰলৈ গধূলি আহি দেখে যে খাবলৈ পইচা নাই। ঘৈণীয়েকৰ গাৰ অলংকাৰ এপদ খহাই লৈ ওলাই যায়। বেপাৰীৰ ওচৰত বন্ধক ৰাখি খোৱা বস্তু লৈ আহে। এই বিখ্যাত দছ কেপিটেল গ্ৰন্থৰ ৰচয়িতা কাৰ্ল মাৰ্কছৰ দৈনন্দিন জীৱন। দুৰ্বহ জীৱনভাৰৰ হেঁচাত কিতাপ সম্পূৰ্ণ প্ৰকাশ হোৱাৰ আগতে তেওঁ ইহলীলা সম্বৰণ কৰে। আজিৰ দিনত শিক্ষিত সমাজত কাৰ্ল মাৰ্কছৰ নাম নুশুনা কোনো নাই। আমেৰিকাৰ ভাগ্য নিৰ্মাতা এব্ৰাহাম লিংকনলৈ চোৱা। খেতিয়কৰ ল'ৰা, বাপেকে পথাৰলৈ হাল লৈ যায়, বাপেকে মুখে মুখে এক দুই নেওঁতা শিকায়, অলপ লিখা পঢ়া শিকি ওকালতি আৰম্ভ কৰে। দেখাতো সুশ্ৰী নাছিল, সাজপাৰত চকু নাই, হোজা মানুহ এজন যেন দেখি, কিন্তু তেওঁৰ সত্যনিষ্ঠা আৰু কৰ্তব্যপৰায়ণতা সৰ্বজন বিদিত আছিল। যেতিয়া আমেৰিকাৰ গৃহযুদ্ধৰ আয়োজন হ'ল, তেতিয়া প্ৰেচিডেণ্ট হ'বলৈ তেওঁ বাজে আনক বিচাৰি নাপালে। নীৰৱ খেতিয়কৰ দুখীয়া ল'ৰা আজি আমেৰিকাৰ এজন ভাগ্য নিৰ্মাতাৰ ভিতৰত পৰিগণিত। বুৰঞ্জীত এনে নীৰৱ সাধনাৰ চিত্ৰ অসংখ্য পোৱা যায়। এইটো মূল সূত্ৰ বুলি ধৰি ল'বই লাগিব যে পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগডোখৰত সাধনা লাগিবই, আৰু সেই সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। সৰুৰে পৰা নিজক ডাঙৰ বোলাবলৈ যিবোৰে হৈচৈ কৰি ফুৰে, সেইবোৰৰ কৰ্মশক্তি হৈচৈতে হাং হয়, পিছলৈ আৰু একো শক্তি বা উৎসাহ নাথাকে। ভীমৰ গদা ঘূৰাবলৈ হ'লে আগেয়ে ভীমৰ বল অৰ্জন কৰি ল'ব লাগে। এইটো যে মানুহে নুবুজে এনে নহয়, কিন্তু বৰ্তমান ডেকা গাভৰুসকলৰ মাজত এটা কৃত্ৰিম অধৈৰ্য দেখা দিছে। তেওঁলোকে নিজৰ জীৱনৰ দায়িত্বৰ ফালে আওকাণ কৰি ৰাইজৰ মংগলৰ দায়িত্বৰ কথা বেছিকৈ মন দিয়ে, কিন্তু ৰাইজৰ মংগল সাধনা যে ভীমৰ গদা, বল নহ'লে তাক দাঙিব নোৱাৰি, সেইটো পাহৰি যায়। ফলত হয় শক্তিৰ অপচয় আৰু অকাল বৃদ্ধি।

0: ভক্ত। বিশেষকৈ ছাত্ৰ সমাজত এইটো খেলাৰ বেছি খেল দেখা যায়। সমাজৰ এই মূল দোষৰ শুধৰণি হ'বলৈ হ'লে ছাত্ৰসকলক নিজৰ কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়া ভাল হ'ব। নীৰৱ অধ্যয়নৰ ভিতৰেদিহে তেওঁলোকে সপোন দিঠকত পৰিণত কৰিব পাৰিব। শাস্ত্ৰত আছে যোগ্য ভোগ্য বসুন্ধৰা, পৃথিৱী যোগ্যৰহে ভোগৰ স্থান, অনন্ত ধৈৰ্যশীল পৃথিৱীৰ বুকু উদং কৰি পৰিয়েই আছে। ছাত্ৰসকলৰ গোটেই জীৱনৰ বাট আগত জিলিকি আছে, লাগে মাথোন যোগ্যতালৈ অপেক্ষা। এই অপেক্ষা খুৰৰ ধাৰৰ নিচিনা মনিব নোৱাৰা, পৰ্বতীয়া বাটৰ দৰে পিছল। যিবোৰে অপেক্ষা কৰিব নোৱাৰে সিবোৰে নৈতিক আত্মঘাতী হৈ শেষ বয়সত অকৰ্মণ্য হয়, আৰু যিবোৰে সাধনাত সিদ্ধি লাভ কৰে তেওঁলোকে নিজৰ আৰু জাতীয় জীৱনৰ মংগল সাধনা কৰে। মৌমাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নিৰ্মাণ কৰে, সেই চাকৰ কিমান আদৰ! নীৰৱ সাধকসকল মৌমাখিৰ নিচিনা হ'ব লাগিব। তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব। সেই মৌচাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব।
1: মুকুতামালা, আজিৰ মুকুতামালা বাণীকান্ত কাকতিৰ ৰচনাৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰুপমা হাজৰিকা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত।

নিৰূপমা হাজৰিকা আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান চিয়া গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক গোপী ছবিৰ এটি ভজন মহম্মদ ৰফিৰ কণ্ঠত।

ভজনৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানৰ আইডিঅ'ৰ আখল শিতানত গ্ৰীষ্মৰ বতৰত আচাৰ এই বিষয়ে কৰবী নাথৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰ্ৰেত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ দ্বিতীয় খণ্ড। যুগুতাই আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু, পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব মঞ্জুস্না গোস্বামী, ৰঞ্জিত কুমাৰ দাস, হীৰা দাস, মৌচম মহন্ত আৰু নমিতা গোস্বামীৰ কণ্ঠৰ গীত। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা গিৰিশ চৌধুৰীৰ বিষয়ে শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 জিলা ৰেহৰূপ, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ।

দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী চিনেমাৰ গীত, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 প্ৰতীক্ষা ডেকাৰ কণ্ঠৰ আধুনিক গীত, 1:20 নকুল চন্দ্ৰনাথ আৰু সংগীসকলে গোৱা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত সৌৰভ কুমাৰ দাসৰ স্পেনিছ গীটাৰ বাদন, দিনৰ 1:50 যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীত, শিল্পী সংগীতা কাকতি, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 ডক্টৰ গীতা বসুমতাৰীৰ হিন্দী কথিকা স্ব অস্তিত্ব কি তালাশ আজ কি নাৰী, 5:45 শিক্ষকৰ অনুষ্ঠানত ডক্টৰ প্ৰবীণ দাসৰ কথিকা গণিত

ক্ষণত পৰীক্ষাগৃহৰ প্ৰয়োগ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন, এই সন্দৰ্ভত আলোচ কৰিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই। আঁত ধৰিব মেলডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 ডক্টৰ কামেশ্বৰ শুক্লাৰ সংস্কৃত কথিকা, সংস্কৃত সাহিত্যে গ্ৰীষ্ম বৰ্ণনম। সন্ধিয়া 7:30 পূবালীৰ সুৰত অনিমা কাঠাৰ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। 9:02 নতুন দিগন্ত অনুষ্ঠানত ডিজিটেল লেনদেন আৰু বেংক সেৱা সুবিধা, প্ৰৱঞ্চনা আৰু সুৰক্ষাৰ উপায়, এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব নৈৰীত বৰকটকী, মানস প্ৰতিম গোস্বামী আৰু সুমৃত কুমাৰ দাসে। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান, 10:00 জ্যোতি সংগীতৰ বৈশিষ্ট্য, এই বিষয়ে আলোচ কৰিছে দিলীপ শৰ্মা, ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, ৰমেন বৰুৱা আৰু লোকনাথ গোস্বামীয়ে। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
5: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
6: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
5: অগ্নিযুগৰ গান,
7: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
8: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
7: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
5: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধাকণ্ঠৰ গীত।
8: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

প্ৰগতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। বনাঞ্চলৰ গছ গছনি কাটি গৃহ নিৰ্মাণ আৰু আচবাবৰ বাবে কাঠ আৰু জুই জ্বলাবলৈ খৰি আহৰণ কৰা হয়। উদ্যোগৰ বাবে বৃহৎ পৰিমাণৰ বনসম্পদৰ প্ৰয়োজন হয়, যেনে কাগজৰ বাবে কাঠ, গম, আঠা আৰু ধূনা সংগ্ৰহ, খনিজ সম্পদৰ বাবে বনাঞ্চলত খনন কাৰ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী আহৰণ আদিকে কৰি বিভিন্ন কাৰ্য চলি আছে। বাসভূমিৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়। বন্যপ্ৰাণীৰ বাবে অন্য একো উপায় নাই, হয় সিহঁতৰ পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, নহয় অন্য ঠাইলৈ

বাসভূমিৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়। বন্যপ্ৰাণীৰ বাবে অন্য একো উপায় নাই, হয় সিহঁতৰ পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, নহয় অন্য ঠাইলৈ যাব লাগিব, আৰু নহ'লে মৃত্যুক সাৱটি ল'ব লাগিব। সমগ্ৰ দেশজুৰি হোৱা বিস্তৃত বাসভূমিৰ বিন্যাসৰ ফলত বহুবিধ প্ৰজাতিৰ সংখ্যা কমি আহিছে, বিৰল আৰু বিপন্ন হৈছে। প্ৰগতি আৰু প্ৰাচুৰ্যৰ আহৰণৰ দৌৰত মানৱ জাতিয়ে আজি প্ৰকৃতিৰ ভাৰসাম্যত আঘাত আনিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়ি আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলর নির্ভরযোগ্য বাতরির সঙ্গে আমার ওয়েবসাইট আকাশবাণী .gov.in নতুন ভারত ন রূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীর মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক আজি নতুন দিল্লীত আৰম্ভ হ'ব। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। পশ্চিমবংগ চৰকাৰে আলু, পিঁয়াজ, ফল মূল, শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। উত্তৰ প্ৰদেশত ধূলিৰ ধুমুহা, বজ্ৰপাত আৰু বৰষুণৰ ফলত যোৱা 24 ঘণ্টাত 43 জন লোকৰ মৃত্যু হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক আজি নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই বৈঠকত অধ্যক্ষতা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ লগতে সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিসকল এই বৈঠকত উপস্থিত থাকিব। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। এই বৈঠকত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিষয় সন্দৰ্ভত আলোচনা কৰিব। দ্বিতীয় দিনত অৰ্থাৎ কাইলৈ ব্ৰিক্ছ AT20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্ছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ সৈতে নতুন দিল্লীত বৈঠকত মিলিত হয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই আনুষ্ঠানিক প্ৰক্ৰিয়াৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। এই বৈঠকত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত ভালেমান বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে ৰোনাল্ড লামোলাই ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ সন্মিলনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাই 3 দশকৰো কাল জুৰি কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে নিকট আৰু অৰ্থবহ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে বুলি তেওঁ উল্লেখ কৰে। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতেই নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ কয়। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। পশ্চিমবংগ চৰকাৰে আলু, পিঁয়াজ, ফল মূল, শাক পাচলি, তৈলবীজ, খাদ্যশস্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ওপৰত থকা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। পূৰ্বৰ TMC চৰকাৰে এই নিষেধাজ্ঞাসমূহ আৰোপ কৰিছিল। এই নিষেধাজ্ঞাসমূহৰ ফলত কৃষকসকল, বিশেষকৈ আলু খেতিয়কসকল বৃহৎ লোকচান।

আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটি আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

সন্মুখীন হৈছিল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব বুলি কৃষকসকলক প্ৰতিশ্ৰুতি দিছিল। ইপিনে ৰাজ্যখনৰ চৰকাৰে শিক্ষক নিযুক্তি, পৌৰসভা আৰু সমবায় সেৱাৰ নিযুক্তিৰ সৈতে জড়িত গোচৰসমূহৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইক দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বৰ টি এম চি চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদানৰ বাবে এই গোচৰসমূহ নিষ্পত্তি কৰিবলৈ কোনো পদক্ষেপ নললে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে দুৰ্নীতি দূৰ কৰাৰ বাবে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব। নতুন চৰকাৰখনে এই ক্ষেত্ৰত কেইবাটাও নিৰ্দেশ জাৰি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ প্ৰদেশত ধূলিৰ ধুমুহা আৰু বজ্ৰপাতৰ লগতে বৰষুণৰ ফলত শেহতীয়া 24 ঘণ্টাত 43 জন লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ প্ৰদান কৰিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ ভাদোহী জিলাত সৰ্বাধিক 15 জন লোকে প্ৰাণ হেৰুৱাইছে। মিৰ্জাপুৰত 10 জন, ফাতেহপুৰত 9 জন, বাদায়ুনত 5 জন আৰু বৰেলী জিলাত 4 জন লোকৰ মৃত্যু হৈছে। বজ্ৰপাতৰ বাবে সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইৰ সঞ্চালক প্ৰবীণ চুদৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰিছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা চৰকাৰী নিৰ্দেশ অনুসৰি মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে এই কাৰ্যকাল বৃদ্ধিৰ অনুমোদন জনাইছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দুদিনীয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কালি সন্ধিয়া বেইজিঙত উপস্থিত হয়। ট্ৰাম্পৰ এই ভ্ৰমণ কাৰ্যসূচীত ইৰাণ যুদ্ধ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখা ইন্ধনৰ সংকট, বাণিজ্যিক ক্ষেত্ৰৰ সমস্যা, টাইৱান আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি কেইবাটাও বিষয়ে স্থান লাভ কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনিশ্চয়তা বৃদ্ধি পোৱাৰ মাজতেই দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সুস্থিৰ কৰি তোলাৰ ক্ষেত্ৰত ট্ৰাম্পৰ এই ভ্ৰমণ গুৰুত্ব লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ লগতে উপসাগৰীয় অঞ্চলত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত চীনক পদক্ষেপ ল'বলৈ হেঁচা দিব বুলিও প্ৰকাশ পাইছে। এই সন্মিলনত পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাত বিষয়টোৱে গুৰুত্ব লাভ কৰিব বুলি প্ৰকাশ পাইছে। আলোচনাত চীনৰ আমেৰিকাৰ সামগ্ৰী ক্ৰয় বৃদ্ধি, কৃষি ৰপ্তানি আৰু ইন্ধনজাত সামগ্ৰীকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত হ'ব বুলি সূত্ৰত প্ৰকাশ পাইছে। ইৰাণৰ সৈতে হোৱা যুদ্ধৰ সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গোপনে সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ কৰিছিল আৰু ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল। নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হয়। বিবৃতিটোত এই বৈঠকে ইজৰাইল আৰু ইউএইৰ সম্পৰ্কত এক ঐতিহাসিক অগ্ৰগতিৰ সূচনা কৰা বুলি অভিহিত কৰা হৈছে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ খবৰ দেশখনে অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ইউএইৰ বৈদেশিক মন্ত্ৰালয়ে এই বাতৰিসমূহ মিছা বুলি দাবী কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমং এপৰ জৰিয়তে ফলাফল চাব পাৰিব। চি বি এছ ইয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ সামগ্ৰিক হাৰ 85.20%। ইপিনে পশ্চিমবংগৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে আজি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব। পৰিষদৰ অধ্যক্ষ পাৰ্থ কৰ্মকাৰে দিনৰ 11 বজাত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰিব। ছাত্ৰ ছাত্ৰীসকলক আজি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকক মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট ল'বলৈ কোৱা হৈছে। উল্লেখযোগ্য যে এইবাৰ ষান্মাসিক পদ্ধতিৰে এই পৰীক্ষা অনুষ্ঠিত হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি নিশা ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অংকৃশ ৰঘুবংশীয়ে 71 আৰু ৰিংকু সিঙে অপৰাজিত 49 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 19 অভাৰ আৰু 1টা বলত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বিৰাট কোহলীয়ে 60টা বলত অপৰাজিত 105 ৰাণ সংগ্ৰহ কৰে। খেলখনত বিৰাট কোহলীয়ে কেইবাটাও অভিলেখ ভংগ কৰে। 11টা 4 আৰু 3টা 6কে ধৰি 60টা বলত অপৰাজিত 105 ৰাণ সংগ্ৰহ কৰা কোহলীৰ এইটোৱেই আছিল আই পি এলৰ 9ম শতক। ইয়াৰ লগে লগে আই পি এল ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ খিতাপ দখল কৰে বিৰাট কোহলীয়ে। ইয়াৰ লগতে কোহলীয়ে 14,000 T20 ৰাণ সম্পূৰ্ণ কৰি ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। কালিৰ খেলখনত বিৰাট কোহলীক মেন
অফ দ্য মেটছ সন্মান

0: প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে বেংগালুৰুৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। এই জয়ৰ লগে লগে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে তালিকাৰ শীৰ্ষত আৰোহণ কৰি গুজৰাট টাইটানছৰ সৈতে সমতা স্থাপন কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক আজি নতুন দিল্লীত আৰম্ভ হ'ব। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। পশ্চিমবংগ চৰকাৰে আলু, পিঁয়াজ, ফল মূল, শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:41:14 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:54:16।

বিফল হলে কেতিয়াও হতাশ হ'ব নালাগে, বিফলতাই সফলতাৰ মূল চাবিকাঠি, কথাষাৰ কৈছিল ডক্টৰ APJ আব্দুল কালামে। আভা হাজৰিকা মানৱ আৰু দানৱ ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল আভা হাজৰিকাই। তেখেত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক। আভা হাজৰিকাৰ পিতৃ আছিল সংগীতৰ অনুৰাগী, সেয়েহে শৈশৱতে লাভ কৰিছিল এক সাংস্কৃতিক পৰিৱেশ। আভা হাজৰিকাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল বিলাসীপাৰাত, তাৰ পিছত কলকাতাৰ ভিক্টৰিয়া কলেজৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেখেতে পুনেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ ডিপ্লমা গ্ৰহণ কৰে। ভিক্টৰিয়া কলেজত অধ্যয়ন কৰি থাকোঁতে তেখেতে মেঘেঢাকা তাৰা নামৰ এখন বাংলা নাটকত অভিনয় কৰিছিল আৰু সেই নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আভা হাজৰিকাই। পুনেত পঢ়ি থাকোঁতে চলচ্চিত্ৰ পৰিচালক ইন্দুকল্প হাজৰিকাৰ সান্নিধ্যলৈ আহে আৰু 1966 চনত ইন্দুকল্প হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আভা হাজৰিকাই অভিনয় কৰা কেইখনমান ছবিৰ ভিতৰত নিয়তি, অগ্নিস্থান, বৈভৱ অন্যতম। বহু নাটকতো অভিনয় কৰিছিল এগৰাকী শিল্পীয়ে। তেখেতে অসমৰ লোকচিত্ৰ, অসমৰ মাছমৰীয়া সম্প্ৰদায়, সামাজিক বনানীকৰণ আদি বিষয়ত কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। গুৱাহাটী দূৰদৰ্শন যোগে প্ৰচাৰিত উৎকণ্ঠ মহানগৰ নামৰ ধাৰাবাহিকখন পৰিচালনা কৰিছিল আভা হাজৰিকাই। আভা হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নাট শাখাৰ উপদেষ্টা হিচাপে আছিল। তেখেত চেঞ্চৰ বৰ্ডৰো সদস্য আছিল। 2010 চনৰ 11 ডিচেম্বৰত মৃত্যু হয় এইগৰাকী অভিনেত্ৰীৰ। 2008 চনত আভা হাজৰিকাই ৱাইজমেন ক্লাবৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। অভিনেত্ৰী আভা হাজৰিকাৰ জন্ম হৈছিল 1944 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক মৃণাল সেন, তেখেত ৰাজ্যসভাৰ মনোনীত সদস্যও আছিল। সত্যজিৎ ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। তেখেতে মূলতঃ বাংলা আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ঋত্বিক ঘটক, তপন সিনহা আৰু সত্যজিৎ ৰায়ৰ সৈতে তেখেত আছিল ভাৰতৰ নিউ ৱেভ চিনেমাৰ পথ প্ৰদৰ্শক। 18টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল মৃণাল সেন। 1983 চনত ভাৰত চৰকাৰে তেখেতক প্ৰদান কৰিছিল পদ্মভূষণ সন্মান। ফ্ৰান্স আৰু ৰাছিয়া চৰকাৰেও সন্মানিত কৰিছিল এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতাক। সত্যজিৎ ৰায়ৰ সৈতে তেখেতেই হৈছে একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা যাৰ ছবিসমূহে কা চলচ্চিত্ৰ মহোৎসৱ, ভেনিচ চলচ্চিত্ৰ মহোৎসৱ আৰু বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 1969 চনত ভুৱন সোম নামৰ এখন ছবি নিৰ্মাণ কৰিছিল মৃণাল সেনে। ভাৰত চৰকাৰে প্ৰদান কৰা অতি কম বাজেটেৰে এই ছবিখন নিৰ্মাণ কৰিছিল চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে। ইয়াৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয়

আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা হিচাপে চিনাকি লাভ কৰিছিল। ভুৱন সোম নামৰ এই ছবিখনে ভাৰততো চলচ্চিত্ৰ আন্দোলনৰ সূচনা কৰে। ইয়াৰ পিছত তেখেতে নিৰ্মাণ কৰা ছবিসমূহ মূলতঃ ৰাজনৈতিক আছিল। 1982 চনত 32 সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰিৰ এগৰাকী সদস্য আছিল মৃণাল সেন। 1983 চনত তেখেতে ত্ৰয়োদশ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো জুৰিৰ সদস্যৰ দায়িত্ব পালন কৰিছিল। 1997 চনতো মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ সদস্য হয় মৃণাল সেন। 2018 চনৰ 30 ডিচেম্বৰত 95 বছৰ বয়সত কলকাতাত মৃত্যু হয় এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মৃণাল সেনৰ জন্ম হৈছিল 1923 চনৰ আজিৰ দিনটোতেই। সাহিত্যিক শিৱানন্দ শৰ্মা, তেখেত আছিল অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ গৱেষক, ইতিহাসবিদ, পুৰাতত্ববিদ, জাতীয়তাবাদী নেতা তথা এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে পৰিচিত শিৱানন্দ শৰ্মা। ভাৰতৰ স্বাধীনতা আন্দোলনতো তেখেতে গ্ৰহণ কৰিছিল এক সক্ৰিয় ভূমিকা। ধুবুৰী জিলাৰ বিলাসীপাৰা পুৰণি বজাৰ অঞ্চলত শিৱানন্দ শৰ্মাৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল হৰেন্দ্ৰ শৰ্মা আৰু মাতৃ ক্ষীৰোদা দেৱী। 1948 চনত বিলাসীপাৰাৰ ৰোকাখাটা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ বিবৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিৱানন্দ শৰ্মাই কৰ্মজীৱনৰ পাতনি মেলে। 1956 চনত খণ্ড উন্নয়ন বিষয়া হিচাপে বাক্সা আৰু জলাহ উন্নয়ন খণ্ডত, 1960 চনত মহকুমা পৰিকল্পনা বিষয়া হিচাপে কোকৰাজাৰত, 1962 চনত এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশনাৰ হিচাপে শ্বিলঙত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতো তেখেতে ধুবুৰী, কোকৰাজাৰ আৰু গোৱালপাৰাত চৰকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1988 চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে শিৱানন্দ শৰ্মাই। এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা শিৱানন্দ শৰ্মাই অসমৰ বিভিন্ন অঞ্চলৰ ইতিহাস, ভাষা, সংস্কৃতিৰ লগত বিশেষভাৱে চিনাকি হৈছিল। শিৱানন্দ শৰ্মাই বিভিন্ন বিষয়ত ৰচনা কৰিছে প্ৰায় 23খন গ্ৰন্থ। 1976 চনত তেখেতে ৰচনা কৰা গোৱালপাৰা জিলাৰ ইতিহাস, জিলাভিত্তিক ইতিহাসৰ বিদ্যাজনিক দৃষ্টিভংগীৰে লিখা এখন গ্ৰন্থ। 2010 চনৰ 26 আগষ্টত মৃত্যু হয় শিৱানন্দ শৰ্মাৰ। আজীৱন সৃষ্টি আৰু অধ্যয়নত ব্ৰতি হৈ থকা শিৱানন্দ শৰ্মাৰ গোৱালপাৰা জিলাৰ সংস্কৃতি সংৰক্ষণ গ্ৰন্থ প্ৰকাশ পাইছিল 1971 চনত। সাহিত্যিক পেঞ্চনাৰ, অসম সাহিত্য সভাৰ আজীৱন সদস্য শিৱানন্দ শৰ্মাৰ জন্ম হৈছিল 1928 চনৰ আজিৰ দিনটোতেই। প্ৰভাৱতী দেৱী সৰস্বতী, তেখেত আছিল বাংলা ভাষাৰ এগৰাকী লেখক তথা ঔপন্যাসিক। তেখেতৰ উপন্যাস বিজিতাৰ আধাৰত ভাঙাগোৰা নামেৰে বাংলা চলচ্চিত্ৰ নিৰ্মাণ হৈছিল, যিখন ছবি হিন্দী আৰু মালায়ালাম ভাষাৰ উপৰিও অসমীয়াতো আজলি নবৌ নামেৰে ৰিমেক হৈছিল। প্ৰভাৱতী দেৱী সৰস্বতীৰ জন্ম হৈছিল পশ্চিমবংগৰ উত্তৰ চৌবিশ পৰগনা জিলাৰ গোবৰডাঙ্গাৰ খাতুৰা গাঁৱত। 11 বছৰ বয়সত শ্ৰীৰামকৃষ্ণৰ উদ্দেশ্যে লিখা এটি পদ্য গুৰুবন্দনা তত্ত্বমঞ্জুৰী পত্ৰিকাত প্ৰকাশ পায়। এয়া হৈছে তেখেতৰ প্ৰথম প্ৰকাশিত লেখা। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থবোৰৰ ভিতৰত ব্ৰজচাৰিণী, ব্যথিত ধৰিত্ৰী, বিধৱাৰ কথা, ধূলাৰ ধৰণী, জাগৰণ, মহিয়সীনাৰী আদি। 1924 চনত ভাৰতবৰ্ষ পত্ৰিকাত প্ৰকাশ পায় প্ৰথম ধাৰাবাহিক উপন্যাস বিজিতা। 1946 চনত তেখেতক কলকাতা বিশ্ববিদ্যালয়ে লীলা বঁটাৰে সন্মানিত কৰে। 1972 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় ঔপন্যাসিক প্ৰভাৱতী দেৱী সৰস্বতীৰ। ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গ, তেখেতৰ পিতৃ এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত চিকিৎসক, মাতৃ কাৰেণ কেম্পনাৰ এগৰাকী মনোৰোগ বিশেষজ্ঞ। 2004 চনৰ 4 ফেব্ৰুৱাৰীত তেতিয়াৰ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ মাৰ্ক জুকাৰবাৰ্গে দ্য ফেচবুক নামেৰে এটা ৱেবছাইট মুকলি কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংযোগ স্থাপন কৰা। কম সময়ৰ ভিতৰতে দ্য ফেচবুকে বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰৱৰ্তী সময়ত 2005 চনত মাৰ্ক জুকাৰবাৰ্গে দ্য ফেচবুক ৱেবছাইটৰ নাম সলনি কৰি ফেচবুক ৰাখে। বৰ্তমান সমগ্ৰ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যম হ'ল ফেচবুক। ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ জন্ম হৈছিল 1984 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1796 চনৰ আজিৰ দিনটোতেই এডৱাৰ্ড জেনাৰে চিতাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰিছিল। ব্ৰিটিছ চিকিৎসক তথা কৌশানৱিক জীৱবিজ্ঞানী পিটাৰ জন ৰেডক্লিফৰ জন্ম হৈছিল 1954 চনৰ আজিৰ দিনটোতেই।

0: ভাৰতৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি ভৈৰৱ সিং শেখাৱতৰ মৃত্যু হয় 2010 চনৰ আজিৰ দিনটোতেই। 1811 চনৰ আজিৰ দিনটোতেই স্পেইনৰ পৰা পাৰাগুৱে স্বাধীনতা লাভ কৰিছিল। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমনছৰ মৃত্যু হয় 2022 চনৰ আজিৰ দিনটোতেই।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। জনজাতিক ৰেহাই দি অসমত প্ৰৱৰ্তন হ'ব UCC, 26 মে'ত বিধানসভাত উত্থাপন হ'ব বিধেয়ক, পৈতৃক সম্পত্তিত পুত্ৰৰ লগতে কন্যাৰো থাকিব সম অধিকাৰ, নতুন চৰকাৰৰ প্ৰথম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 5 বছৰত অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হ'ব অসম, খানাপাৰাৰ বিশাল জনসমাগমে দিয়া অনন্য স্বীকৃতিয়ে বৃদ্ধি কৰিলে আমাৰ দায়িত্ব, ঐতিহাসিক শপতগ্ৰহণে পৰিচয় দাঙি ধৰিলে অসমৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আগন্তুক ছমাহলৈ কোনো গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে, চৰকাৰী বিষয়াই ছমাহলৈ কৰিব নোৱাৰিব বিদেশ ভ্ৰমণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি ৰাজ্যিক কেবিনেটৰ সঁহাৰি। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ কনভয়ৰ গাড়ীৰ সংখ্যা আধালৈ হ্ৰাস, পেট্ৰল ডিজেলৰ সংকট দূৰ কৰাৰ চেষ্টা। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ আশ্বাস, আতংকিত নহ'ব। 69 দিনৰ অপৰিশোধিত তেল, 45 দিনৰ LPG মজুত আছে দেশত। CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা, 83.41% উত্তীৰ্ণৰে চতুৰ্দশ স্থানত গুৱাহাটী মণ্ডল, দেশত সফলতাৰ হাৰ 85.20%, 95.62%ৰে শীৰ্ষত ত্ৰিবান্দম মণ্ডল। মাচুল ৰেহাই আঁচনিত প্ৰযোজ্য হ'ব কেৱল ৰেচন কাৰ্ড, বৈধ নথি নহ'ব পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ, উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশনা। প্ৰধানমন্ত্ৰীৰ ইন্ধন ৰাহিৰ আহ্বানলৈ ব্যাপক সঁহাৰি দেশত, উত্তৰ প্ৰদেশত বাছ ট্ৰেইনত যাতায়াতৰ নিৰ্দেশ, মন্ত্ৰী সাংসদক। উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰত প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতত 22 গৰাকী লোকৰ মৃত্যু, বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি। তামিলনাডুত চৰকাৰ গঠনৰ পাছত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈও সক্ষম থালাপতি বিজয়, TVKৰ পক্ষত 144টা ভোট, AIADMKত উলম্ব বিভাজন। পুডুচেৰীত নতুন চৰকাৰ গঠন, পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, এন ৰংগাস্বামীৰ। জুনৰ পৰা বন্ধ হ'ব বহুকেইখন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা, ইন্ধন সংকটৰ বাবে এয়াৰ ইণ্ডিয়াৰ সিদ্ধান্ত। পুনৰ আক্ৰমণ চলালে 90% বিশুদ্ধ ইউৰেনিয়াম তৈয়াৰ কৰিম বুলি আমেৰিকাক হুংকাৰ ইৰাণৰ। খেলৰ পৃষ্ঠাত, বুধবাৰে অনুষ্ঠিত IPLৰ এখন খেলত বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। পইণ্টালিকাৰ শীৰ্ষস্থানত RCB। IPLৰ আজিৰ খেল, মুম্বাই ইণ্ডিয়ানছ বনাম পঞ্জাব কিংছ, খেলৰ সময় সন্ধিয়া 7:30। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ টেষ্ট ৰেংকিঙৰ বলিঙৰ শীৰ্ষস্থান অপৰিৱৰ্তিত, জছপ্ৰীত বুমৰাহৰ। থাইলেণ্ড অ'পেন ছুপাৰ 500 টুৰ্ণামেণ্টৰ

দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰগতি ভাৰতৰ শ্ৰীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুৰ। আফগানিস্তানৰ বিৰুদ্ধে টেষ্টত সুযোগৰ অপেক্ষাত মহম্মদ শ্বামী, বিশ্ৰাম দিয়া হ'ব পাৰে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজক। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: দেউতাক হিসাবে মোৰ খুব গৰ্ব হয় ৰত্না। মই অৱশ্যে নিজকে বৰ অনেষ্ট বুলি নকওঁ। মানুহে যে কয় সম্পত্তি কৰিবলৈ মই নানান উপায় অৱলম্বন কৰিছিলোঁ, কথাটো তেনেই মিছা নহয়। বিহাইণ্ড এভৰি ছাকচেছ ষ্টৰি দেয়াৰ ইজ অলৱেজ এ ক্ৰাইম, এইবুলি কয় নহয় জানো? ঠিক তেনেকুৱা কথাই।
1: কিন্তু আজি আপোনাৰ কথাটোতো উঠা নাই দেউতা।
0: নাই উঠা হয়, তথাপি কৈছোঁ দেচোন, মোৰ ডাঙৰ ল'ৰাই ক'তো একো অন্যায় নকৰাকৈ, দুৰ্নীতিত লিপ্ত নোহোৱাকৈ চৰকাৰী চাকৰি কৰিছে। চাৰিওফালে অন্যায় অধৰ্মৰ মাজত আমাৰ আনন্দ এটা আদৰ্শ দেখুৱাইছে, চৌধুৰী পৰিয়ালৰ গৌৰৱ আনিছে। এনে অৱস্থাত মোৰ নিজকে এবাৰ তুলনা কৰি চোৱাত আপত্তি কি?
2: নাট্যকাৰ, অভিনেতা, পৰিচালক, এই সকলো ক্ষেত্ৰতে তেখেত আছিল সিদ্ধহস্ত। নিজস্ব অভিনয়শৈলীৰ বাবে শ্ৰোতা দৰ্শকৰ মনত আছিল তেখেতৰ এক বিশেষ পৰিচয়। অনাতাঁৰ নাটেই হওক, মঞ্চ নাটেই হওক অথবা চলচ্চিত্ৰ, সকলোতে অপূৰ্ব অভিনয়ৰ স্বাক্ষৰ বহন কৰি থৈ যোৱা এই শিল্পীগৰাকীয়ে হ'ল গিৰীশ চৌধুৰী। শৈশৱৰ পৰাই তেখেত আকৃষ্ট হৈছিল অভিনয়ৰ প্ৰতি।
0: মই সৰুকালিৰে পৰা নাটকৰ প্ৰতি আকৃষ্ট হওঁ। সৰুতে আমি যেতিয়া কম বয়স, তেতিয়া আমি যাত্ৰা চাবলৈ যাওঁ, তেতিয়া সৰু সৰু যিবিলাক দল আছিলোঁ আমি অভিনয় আৰম্ভ কৰোঁ। তেতিয়াতো ল'ৰাই ছোৱালীৰ অভিনয় কৰে, মই কেইবাখনো নাটকত ছোৱালীৰ অভিনয় কৰিছিলোঁ প্ৰথম বয়সত, কম বয়সত, আৰু 13-14 বছৰ বয়সৰ পৰাই আচলতে আৰম্ভ কৰোঁ অভিনয় কৰিবলৈ। তাৰপিছৰ পৰা লাহে লাহে ডাঙৰ ষ্টেজলৈ আহোঁ। প্ৰথম অভিনয় কৰোঁ মই গুৱাহাটী ৰাজনীত মঞ্চত, সেইটো আছিলে শুক্লেশ্বৰ ঘাটত। তেতিয়া আজিকালি মেডিকেলৰ কিবা এটা অনুষ্ঠান কৰে তাতে, সেই হলটো, সেইটো অতি পুৰণি হল আছিল গুৱাহাটীত, দুটাই তেতিয়া হল, আৰ্যনাট্য মঞ্চ আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰ। আৰ্যনাট্য মঞ্চটো সাধাৰণতে বঙালী ষ্টেজ বুলি কৈছিল, যদিও আমি তাত ভাড়া লৈ আমিবিলাকে বহুতে তাত অভিনয় কৰিছোঁ, বহু অভিনয় কৰিছোঁ। আৰ্যনাট্য কিমান চনত মই পাহৰি গৈছোঁ, কুমাৰ ভাস্কৰ 1912 চনৰ পৰা আৰম্ভ হৈছিলে।
3: জন্ম কথা কওঁতে আপোনাৰ জন্মস্থান ক'ত কওকচোন?
0: মোৰ জন্মস্থান গুৱাহাটী কুমাৰপাৰাত, তাতে মোৰ জন্ম 1921 চনত মোৰ জন্ম। প্ৰথম চোৱা মোৰ জীৱনৰ সেই কুমাৰপাৰা ভৰলুমুখতে কাটে, আৰু সেই কুমাৰপাৰা ভৰলুমুখতে তাতেই মই অভিনয় আৰম্ভ কৰোঁ।
3: আপোনালোকে যেতিয়া নাটক সৰুতে চোৱা বুলি ক'লে, কি ভাষাৰ নাটক, কেনেকুৱা নাটক অকণমান ক'ব নেকি?
0: সাধাৰণতে তেতিয়া বঙালী নাটক খুব বেছি হৈছিলে। বঙালী ভাষাৰ যাত্ৰা, বিশেষকৈ পাণবজাৰৰ হৰিসভা পূজাত প্ৰতি বছৰে বঙালী নাটক, বঙালী দল কিছুমান আহিছিলে, আৰু বৰ উৎসাহৰ কিছুমান অভিনয় তাত হৈছিলে। আমি কেতিয়াবা মানে ঘৰত গালি খপনি খায়ো সেই নাটকবোৰ চাবলৈ আহিছিলোঁ। সকলো সময়তে নিশা জাগিবলৈ নিদিছিল ঘৰত, কিন্তু তাতে চাই চাই জীৱনৰ প্ৰথম শিকাখিনি যেন তাতেই হৈছিলে আমাৰ,
3: সেই অভিনয় চাই,
0: সেই অভিনয় চাই চাই। তাৰপিছতে অভিনয় বলীয়া মন নানাভাৱে নানা ঠাইত অভিনয় কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু মোৰ এটা সুবিধা আছিল কি, মই বঙালী ভাষাটো নিজ মাতৃভাষাৰ নিচিনা ক'ব পাৰিছিলোঁ, আৰু সেইকাৰণে মই বহু বঙালী ল'ৰাৰ লগত বঙালী অভিনয় কৰিছিলোঁ আৰ্যনাট্য মঞ্চত।

0: যাত্ৰা নাটক বা থিয়েটাৰ চালে চাই চাই আপোনাৰ মনলৈ এনেকুৱা এটা ভাৱ হোৱা নাছিল নে যে আমি অসমীয়া নাটক লিখিব লাগে?
1: তেতিয়াতো নাটক লেখা ঠিক পৰ্যায় অহা নাছিল, তেতিয়া আমি অসমীয়া নাটক সঁচাকৈ বিচাৰি ফুৰিছিলোঁ। তেতিয়া আছিল দৈৱ তালুকদাৰ বুলি এগৰাকী বৰ মহান ব্যক্তি, তেখেতে নাটক লিখিছিল অসম প্ৰতিভা, বামুণী কোঁৱৰ, অসমীয়া নাটক আমি বিচাৰি বিচাৰি, তেওঁ শান্তিপুৰত আছিল, তেওঁ তেখেতৰ পৰা নাটক আনো। তাৰপিছত আহোঁ প্ৰবীণ ফুকনৰ ওচৰলৈ, তাৰপিছত আহোঁ অতুল হাজৰিকাৰ ওচৰলৈ। এনেকৈ প্ৰত্যেক অসমীয়া যিসকল নাট্যকাৰ আছিল সকলোৰে পৰা আমি নাটক সংগ্ৰহ কৰিবলৈ ডেকা কালত চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ নাটক সংগ্ৰহ কৰি আমি অভিনয় কৰিছিলোঁ নানা ঠাইত।
0: এই প্ৰবীণ ফুকনৰ কথা সদায় মনত পৰিল, প্ৰবীণ ফুকনৰ কেইখনমান বিখ্যাত নাটক, ধৰক মণিৰাম দেৱান, কাল পৰিণয় ইত্যাদি নাটকবোৰ, এইবোৰ আপোনালোকৰ তাগিদাতে লিখা হৈছিল নেকি?
1: তাগিদাত ঠিক নহয়, তেখেতে লিখিছিল। কাল পৰিণয়খনত মই অভিনয় কৰিছোঁ, মণিৰাম দেৱান মই অভিনয় কৰিছোঁ, আৰু প্ৰবীণ ফুকন, বিশেষকৈ প্ৰবীণদাৰ লগত সম্পৰ্ক খুব গাঢ় সম্পৰ্ক আছিল, একেবাৰে অনবৰত সেই নাটক লৈ আলোচনা তেখেতৰ লগত। আৰু মোৰ ভাই অনিল চৌধুৰী, সি সদায় নাটক লেখাৰ প্ৰতি তাৰ হেঁপাহ, আৰু সদায় নাটক, তাৰ নাটক আমি বেছি কৰিছোঁ। প্ৰতিবাদ বুলি প্ৰথম নাটকখন সি লেখে, সেইখন আমি আজ্যন্তত কৰোঁ। সেইখনে আমি প্ৰথম সহ অভিনয় গুৱাহাটীত 1949 চনৰ অক্টোবৰ মাহত, সেইখন লৈ বহুত নাটক ছোৱালীক আমি মঞ্চত অনাৰ কাৰণে আমি বহুত গালি খপনিও অসমত খাইছিলোঁ।
0: আমি
1: অভিভাৱক মানে সমাজখন নষ্ট কৰিলোঁ বুলি, এটা ৰক্ষণশীল সমাজে আমাক একেবাৰে এঘৰীয়া কৰাৰ নিচিনা এটা অৱস্থা কৰিছিল। কিন্তু সেই সময়ত আমাক সকলো মৰম চেনেহ আশীৰ্বাদ দি আগবাঢ়ি আহিছিল লোকবন্ধু ভুৱনেশ্বৰ বৰুৱা, আনকি আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আমি আশীৰ্বাদ পাইছিলোঁ। আৰু গোপীনাথ বৰদলৈ যে যিখন নাটক মানে চাই, তেখেতৰ জীৱনৰ শেষ দিনা আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ অনিলৰ প্ৰতিবাদ নাটকখন আমি মঞ্চস্থ কৰিছিলোঁ। তেখেতক নিমন্ত্ৰণ জনাই লৈ আহিছিলোঁ আমি শ্বিলঙৰ পৰা। সেইখন নাটক চাইছিলে গোপীনাথ বৰদলৈ, ভুৱনেশ্বৰ বৰুৱা, ন্যায়াধীশ হলিৰাম ডেকা, হেম বৰুৱা, এওঁলোকে আগত বহি এই নাটক চাইছিলে। লগত প্ৰবীণ ফুকন আছিলে, তিলক দাস আছিলে। সেই নাটকখন চাই উঠি তেখেতে আমাক মঞ্চত আশীৰ্বাদ দি ঘৰলৈ গৈছিলে। সেইটো 5 আগষ্ট 1950 চনত কৈছিলে, কালি ৰাতিপুৱা তোমালোকে মোৰ তালৈ আহিবা। কিন্তু সেই ৰাতি আৰু নোপোৱাল, আমি ৰাতি 3 বজাতে শুনিলোঁ যে তেখেতৰ মহাপ্ৰয়াণ হৈছে
0: গুৱাহাটীৰ ঘৰতে।
1: সেইটো আমাৰ জীৱনৰ কাৰণে বৰ ডাঙৰ ঘটনা, আৰু আমাৰ শিল্পী সংঘৰ যি শিল্পী সংঘই সহ অভিনয় কৰিছিল সেই ইতিহাসৰ লগত এই বেদনা জড়িত ঘটনাটো জড়িত হৈ আছে এতিয়াও। তেওঁৰ এইটো শেষ নিশা আছিলে।
2: 1948 চন অসমত প্ৰথমবাৰৰ বাবে আকাশবাণীৰ কেন্দ্ৰ স্থাপন হৈছিল। আকাশবাণী কেন্দ্ৰ স্থাপন হোৱাৰ সময়ৰ পৰাই অনাতাঁৰ নাটৰ সৈতে জড়িত হৈ পৰিছিল গিৰীশ চৌধুৰী।
0: আপুনি ৰেডিঅ' নাটকৰ লগত জড়িত কেনেকৈ হৈ পৰিলে ক'ব নেকি?
1: মই নাটক কৰা মানুহ হিচাপে তেওঁলোকে মোক মাতিলে, ৰেডিঅ'লৈ আহিলোঁ। আহি পেলাই ৰেডিঅ'ত তেতিয়া অডিশ্যনটো বৰ অদ্ভুত ধৰণৰ আছিলে। আমি প্ৰায় 12-14 জনৰ এটা গ্ৰুপ আহি তেতিয়া প্ৰতিবাদ নাটকখন আমি ৰিহাৰ্চেল কৰি আছিলোঁ। ফণী তালুকদাৰ আছিলে, সত্যপ্ৰসাদ বৰুৱাহঁত আছিলে, আব্দুল মালিক আছিলে। তে ক'লে যে এজন এজন কৰি তোমালোকৰ ভইচবোৰ দি যোৱা। তে আমি ভইচবোৰ দি গ'লোঁ, অভিনয় কৰিলোঁ, এজন সময় দিওঁ আকৌ ওলাই আহোঁ, এজন সময় ওলাই, এনেকৈ প্ৰায় 12-14 জন মানে একেলগে কৰিলোঁ। তাৰপিছত প্ৰায় 10 জন মানে আমি পাছ কৰিলোঁ সেই অডিশ্যনত। তাৰপিছৰ পৰা আৰু সঘনে নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ। সেইকাৰণে কৈছোঁ যে 1948 চনৰ জুলাই মাহত প্ৰতিষ্ঠা হোৱাৰ পিছত মই আগষ্ট মাহৰ পৰা অভিনয় কৰিছোঁ।
0: আপোনাৰ প্ৰথম নাটকখন কি আছিলে?
1: মোৰ প্ৰথম নাটকখন এখন ধেমেলীয়া নাটক আছিলে, মালিক চাহাব তেতিয়া আব্দুল মালিক দায়িত্বত আছিলে। মোৰ নাটকখন নামটো দুৰ্ভাগ্যবশতঃ পাহৰি গৈছোঁ, কিন্তু এখন ধেমেলীয়া নাটক আছিলে। তাৰপিছতো মই কেইবাখনো ধেমেলীয়া নাটক কৰিলোঁ। ক'লোঁ যে মোক আপুনি সদায় ধেমেলীয়া নাটক কিয় দিয়ে? মই গধুৰ চৰিত্ৰহে অভিনয় কৰোঁ, সদায় মঞ্চতো কৰিছোঁ বা আন ঠাইতো কৰিছোঁ। তাৰপিছত তেখেতে ক'লে, মইতো আপোনাক দেখিছোঁ কটনকল যশোদ মাৰ্চেণ্ট হলত সদায় ধেমেলীয়া নাটক কৰা। মইতো মুৱাজ্জিন আলী কমেডিয়ান যে মোৰ বন্ধু আছিলে, তেওঁৰ লগত পঢ়িহে কৰিছিলোঁ কটন কলেজত, মইতো সদায় ধেমেলীয়া নাটক নকৰোঁ। তেতিয়াতো হাঁহি খেলি ক'লে, এইবাৰ পৰা আপোনাক মই তেনেকুৱা ছিৰিয়াছ নাটক দিম।
2: বৰ্তমান সময়ত আমি অনাতাঁৰ নাটসমূহ প্ৰথমে বাণীবন্ধন কৰোঁ আৰু তাৰ পাছত প্ৰচাৰ কৰোঁ। কিন্তু আৰম্ভণিৰ সময়ছোৱাত এনেদৰে নাট বাণীবন্ধন কৰি প্ৰচাৰ কৰাৰ কোনো সুবিধা নাছিল।
1: তেতিয়া লাইভ ব্ৰডকাষ্ট 3 বছৰমানলৈ আমি লাইভ ব্ৰডকাষ্টেই কৰিছোঁ, 3-4 বছৰলৈ। আমি ৰঙা লাইটটো জ্বলে লৰাৰ লগে লগে আমি বচন গাব লাগে, তাৰ ৰঙা লাইটটো নুমাই তেতিয়া আমি বচনখিনি এৰিব লাগে।
0: ইয়াৰ লগত যিখিনি এফেক্টছ লাগে, মিউজিক
1: লাগে, কেতিয়াবা ওচৰতে আনকি ৰুমটোৰ ভিতৰতে কেতিয়াবা বজায়।
0: আপোনালোকে লাইভ ব্ৰডকাষ্ট হৈ থাকে,
1: তেওঁলোকে লাইভ কৰে, এইভাৱে আমি কৰিছিলোঁ। এবেলি এটা বৰ মজাৰ ঘটনা হ'ল, তেতিয়া অবনী দাস আছিলে চাৰ্জত, অবনী দাস

0: এতিয়া তেওঁ ডাইৰেক্টৰ আছিলে নহয় ইয়াৰে কিছুমান দিন, তাৰ পিছৰ পিছৰ ভাললৈ তেতিয়া তেওঁ ট্ৰেন্সমিশ্যন হিষ্ট্ৰী আছিল। তেখেতে আমি সেইদিনাখন নাটক এখন কৰি আছোঁ, মই আৰু সত্যপ্ৰসাদ বৰুৱাই, তে নাটকখন আধা ঘণ্টাৰ নাটক, কিন্তু প্ৰায় 20 মিনিট পৰা হওঁতেই নাটকখন এতিয়া শেষ হৈ গ'ল। লাইভ ব্ৰডকাষ্ট এইবিলাক আকৌ কৰিবও নোৱাৰোঁ। তেওঁ আহি গ্লাছখনেৰে দেখুৱাইছে এখন কাগজত যে আৰু 10 মিনিট চলাই যাব লাগিব। মই আৰু সত্যপ্ৰসাদ বৰুৱাই বিবাহত পৰিছোঁ, তেতিয়া আৰু মানে দুপাত নে কিমান তিনিপাত বাকী আছে। তাৰপিছতে এনেকৈ এনেকৈ তেখেতে হাত দি দেখুৱাইছে ইংগিতেৰে। তাৰপিছতে সত্যপ্ৰসাদ বৰুৱাই মই এক্সটেম্প আৰম্ভ কৰিলোঁ, সেই দুপাতৰ মানে আঁত ধৰি এক্সটেম্প আৰম্ভ কৰি সেই দুপাতৰ ঠাইত আমি প্ৰায় 7 মিনিটমান সময় এক্সটেম্প গৈ মানে গাই গ'লোঁ দুয়োজনে লগ লাগি। একো এনে এটা অৱস্থা হ'ল যে আমি এতিয়া চপাব নোৱাৰোঁ, চপাব নোৱাৰি দুপাতো এতিয়া পাৰ হৈ যাওঁ,
1: বেছি
0: অৱস্থা যি নহওক টানি আনি আৰু সেই দুপাতত আহি শেষ পাত্ৰত আহি কিবা কৰি ধৰিলোঁ, ধৰি নাটকখন শেষ কৰিলোঁ। তাৰপিছত আকৌ অৱনী দাস দৌৰি গৈছে যে বন্ধ কৰিবলৈ ইংগিত দিছে তেতিয়া আমাক, তেতিয়া আমি আৰু দুয়োজনে লগ লাগি কিবা কৰি মানে শেষ পাত্ৰলৈ আহিলোঁ। এনেকৈ দিনো গৈছে মানে
1: সেইটো এটা সঁচাকৈ অবিস্মৰণীয় অভিজ্ঞতা নহয় জানো।
2: গিৰীশ চৌধুৰীয়ে মঞ্চ আৰু অনাতাঁৰ নাটত অভিনয় কৰাৰ উপৰিও তেখেতে নাটকো লিখিছিল।
0: প্ৰথম নাটকখন মই লিখোঁ আচলতে এই যে ধেমেলীয়া নাটক বুলি ক'লোঁ, মই এখন ছিৰিয়াছ নাটক লিখিম বুলি এই মীনা বজাৰখন মই আৰম্ভ কৰিলোঁ। মীনা বজাৰখন শেষ কৰি আহি মই নাটক যেতিয়া ইয়াত দিলোঁ, নামটো মই কিবা এটা বেলেগ থৈছিলোঁ। তে ভূপেন হাজৰিকা মোৰ তেতিয়া সহপাঠী আছিল অসমৰ, তেওঁ নাটকখন পঢ়ি মোক ক'লে যে এখন নামটো মই মীনা বজাৰ থৈছোঁ দেই। মই বোলো থোৱা নামটো যদি মীনা বজাৰ তোমাৰ ভাল লাগিছে বোলো আৰু মই থৈছোঁ। তাৰপিছতে মীনা বজাৰ হিচাপে সেই নাটকখন সেইখন খুব ছিৰিয়াছ নাটক আছিলে। সেইখন নাটকেই মোৰ প্ৰথম ৰেডিঅ'ৰ ছিৰিয়াছ নাটক। মোৰ নিজৰ নাটকখনতে মোক তেতিয়া দিনত বহুত কথাই চলিছিল নহয়, বা নাটকো কম আছিল, অভিনেতা অভিনেত্ৰীও কম আছিল, আৰু তেতিয়াই মই প্ৰতিষ্ঠিত হ'লোঁ ৰেডিঅ'ত ছিৰিয়াছ নাটক কৰা হিচাপে। আৰু তাৰপিছৰ পৰা মই সদায় ছিৰিয়াছ নাটকেই কৰি আহিছোঁ, কমেও 400-500 নাটক কৰিছোঁ, ডাক্তৰ ভৱেন হৰিকাৰ বহু নাটক কৰিছোঁ,
1: মানে অভিনয় কৰিছোঁ,
0: অভিনয় কৰিছোঁ বহু নাটক, আৰু কিমান নাটক মোৰ মোৰ আজি মনত পৰাই টান হৈছে। আৰু ডাক্তৰ ভৱেন শইকীয়া বিশেষকৈ তেখেতে নাটক লিখোঁতে বহু সময়ত মোক খবৰ কৰে মই গুৱাহাটীত আছোনে নাই। তেখেতে মোৰ সৌভাগ্য যে তেখেতক কিমান নাটক মানে ইমান ভাল ভাল নাটক কৰিছোঁ যে আজি মনত পৰিলে মনটো সেমেকি উঠে।
1: তেখেতে আপোনাৰ কথা ভাবিয়ে
0: বহুত সময়
1: কৰিছিল
0: চাগে, মই ভাবোঁ আৰু এনেকৈ।
2: আকাশবাণী যোগে প্ৰচাৰিত এখন অতি জনপ্ৰিয় নাট হ'ল দেউতা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা এই নাটখনৰ এটি খণ্ডত অভিনয় কৰিছিল গিৰীশ চৌধুৰীয়ে।
3: মোৰ এই ঘৰ অতিকে সুন্দৰ, নাই কতো ধূলি বালি, এইখন যেন এখন ফুলনি, মই হলো তাৰ মালি। মোৰ বিদ্যা বুদ্ধি হল কোৰ, কাটিলো জংঘলবোৰ, মনটিকে মোৰ খন্তি কৰিলো, হাতত গোটালো জোৰ। দেহাৰ ঘামকে কৰি ললো মই কঠুৱা মাটিৰ খাৰ, কি হব ফুৰিলে বিচাৰি ফুৰিলে কৃত্ৰিম ফাৰ্টিলাইজাৰ।
4: হাই ভগৱান,
3: এইখিনিতে চন্দ্ৰটোৰ অলপ ইফাল সিফাল হৈছে বুজিছা। এই কৃত্ৰিম ফাৰ্টিলাইজাৰ শাৰীটোত দুটা আখৰ বেছি আছে, কিন্তু তাৰ ভাৱ আৰু লয়ে সেই দুটা আখৰ টানি লৈ যাব বুজিছা। কিন্তু ইংৰাজী শব্দটো মই বহুত ভাবি চিন্তি ব্যৱহাৰ কৰিছোঁ। আজি আমাৰ জীৱন, আমাৰ সমাজ কি হৈছে, বিদেশৰ নানা ধৰণৰ চলা কলা, নানা ধৰণৰ ৰঙে আমাৰ মানুহৰ জীৱন, আমাৰ সমাজ আৱৰি ধৰিছে। আমাৰ বহুতে আকৌ ভাবে বিদেশৰ সেই চলা কলাৰ পৰা ৰস চুহিলেহে তেওঁলোকৰ জীৱনৰ মাটিলৈ ৰস আহিব। সেইকাৰণে সেই ভাৱটো বুজাবলৈ মই বিদেশী শব্দ এটাকে প্ৰয়োগ কৰিছোঁ বুজিছা। ইংৰাজী শব্দটো শুনাৰ লগে লগে চাতকৈ তোমাৰ মনটোত এটা বিদেশৰ প্ৰতিচ্ছবিৰ সৃষ্টি হ'ব, হ'বনে নহয় কোৱা। এনেইতো কৃত্ৰিম সাৰৰ কথা কৈছোৱেই, তাতে লগাইছোঁ ফাৰ্টিলাইজাৰ শব্দটো। ফলত কৃত্ৰিমতা আৰু বিদেশীৰ ওপৰত নিৰ্ভৰশীলতা, এই দুয়োটা কথাই ভাৱৰ মাজেদি ফুটি উঠিছে। পিছে এটা কাম কৰিব লাগিব, এইবোৰ কবিতা যেতিয়া পিছলৈ ল'ৰাহঁতক পূৰ্বৰ লগত সংহতি ৰাখি ব্যাখ্যা কৰিবলৈ দিব, তেতিয়া সিহঁতে জানো এই গূঢ়াৰ্থবোৰ উলিয়াব পাৰিব। সেইকাৰণে তলত সৰু সৰুকৈ একোটা টোকা লিখি থৈ ভাল হ'ব। বাৰু শুনা পিছৰখিনি, আঁতটো হেৰাই গ'ল নহয়, অকণমান আগৰ পৰা পঢ়ো হা। তুমি শুলা নেকি?
4: নাই শুৱা।
3: শুনা শুনা, দেহাৰ ঘামকে কৰি ল'লো মই কঠুৱা মাটিৰ সাৰ, কি হ'ব ঘূৰিলে বিচাৰি ফুৰিলে কৃত্ৰিম।

0: কৃত্রিম ফার্টিলাইজার, সেই মাটিতে রুইছো ফুলর পুলি, ফুলিছে এপা সতেজ কমল ফুল, চাই চাই ভাব কোন বারো এয়া মোর সন্তান নে সরগর পারিজাত, মোর বারে বারে হয় ভুল।
1: কাইলে পুয়াই লোয়াটো যাবগে, মই সোনকালে উঠি তেওঁ খোৱা বোৱাৰ আয়োজন কৰিব লাগে, এতিয়া অকণমান শুলেহে ৰাতিপুৱা সোনকালে সাৰ পাম।
0: হলেই হে শেষেই হ'ল। শুনা, হালি জালি থকা ফুল পাহি চাই মই ৰ'লো হৈ মুগ্ধ, যেন মৰুৰ মাজত তৃপ্ত হ'লো মই পান কৰি মধুদুগ্ধ। কিন্তু আজি দেখো মোৰ ফুলনিত ক'লা ছায়া বিষাদৰ, মোৰ ভয় হয় মোৰ চিন্তা হয় কোনোবা অবুজে এই ফুল পাহি যদি করে অনাদর।
1: কিবা অমঙ্গলীয় কথাবোৰ ভাবি মগজটো ঘোলা কৰিবলৈ আহিছে।
0: নহয় মোৰ এটা চিন্তাৰ কথাহে কৈছো।
1: হ'ব আৰু শুই থাককচোন।
0: এইখিনি তোমাৰ কৰিছো কি, সেই আমাৰ পুৰণি গীতৰ দুটা শাৰী লগাই দিছো, নিবাস থলুৱা লোকগীতৰ এটা কলি লগাই দিওঁতে কবিতাটো কেনে শুৱলা হৈ পৰিছে শুনাচোন। আগফাল শুৱনি কাকিনী তামোলৈ, পিছফাল শুৱনি পাণ, এই গীত ফাঁকি রসা গীতিকার আহাচোন আহা আকৌ এবার, মোর হৃদয়ৰ বেদনার জুইত তোমার কলম সেকি রসাহি নতুন গান।
1: হেৰি, কিবা খং উঠিব, বাহিৰৰ বাৰান্দাত শুই থাকিম।
0: বাৰু হ'ব খোৱা, এতিয়া খোৱা, পিছৰখিনি পিছত শুনাম বাৰু।
2: গিৰিশ চৌধুৰীয়ে আকাশবাণীৰ বাবে কেইবাখনো নাট ৰচনা কৰিছিল।
3: ডেডিয়ে কাম শেষত লগন উকলি গ'ল বুলি এখন লিখিছিলোঁ, ইতিহাস বুলি এখন লিখিছিলোঁ, আৰু কেইবাখনো নাটক মই তেতিয়া লিখিছোঁ দেই, পাহৰিছোঁ নামবোৰ, আৰু কিছুমান নাটক হেৰায়ো গৈছে, তাৰ কপিও নাই। তিনি অধ্যায় বুলি এখন লিখিলোঁ, তিনি অধ্যায়ত চিৰাজ, পুৰু, শ্বাহজাহান এইকেইখন স্কুল ব্ৰডকাষ্টৰ কাৰণে লিখিছিলোঁ, তেতিয়া অৰুণ শৰ্মা দায়িত্বত আছিল, তেওঁ লিখিবলৈ দিছিলে মোক। আৰু ত্ৰিৰংগ বুলি এখন ওলাইছে মোৰ অনিলৰ, তাত মই লিখিছিলোঁ ধেমেলীয়া নাটক, এখন লিখিছিলোঁ মই ধেমেলীয়া নাটক লিখিবলৈ কৈছিলে ৰেডিঅ'ৰ পৰা। বছ বুলি এখন নাটক লিখিছিলোঁ, এই বছ এজনে কেনেকৈ অফিচত ইয়ে কৰে তেনেকুৱা কাম কৰে এজনৰ ওপৰত ধেমেলীয়া নাটক এখন লিখিছিলোঁ।
4: আপুনি চিনেমাটো অভিনয় কৰাৰ উপৰি আপোনালোকে আপোনাৰ পৰিয়ালে এখন চিনেমা প্ৰযোজনাও কৰিছিলে, অকণমান আপুনি চিনেমা শিল্পৰ লগত কেনেধৰণে জড়িত হ'ল অকণমান ক'ব নেকি?
3: চিনেমা শিল্পটো সৰুৰ পৰাই ভাল পাওঁ, কিন্তু কথা হ'ল কি, যেতিয়া প্ৰথম সতীবেউলা বুলি এখন অসমীয়া চিনেমা কৰে, দুটা ভাষাত হৈছিলে সেই চিনেমাখন, অসমীয়া আৰু বঙালী। অসমীয়াখনত ফণী শৰ্মা আছিলে, মই আছিলোঁ, বৰুণা চৌধুৰী আছিলে, সনেকা হৈছিলে, বিনা দাস মান্না আছিলে, ফণী শৰ্মা চান্দ সদাগৰ হৈছিলে, আৰু বঙালীখনত ছবি বিশ্বাস চান্দ সদাগৰ হৈছিলে, পদ্মাদেৱী সনেকা হৈছিল। তাত মোৰ খুব ডাঙৰ ৰোল নাছিলে, এটা সৰু ৰোল আছিলে, এই মেৰঘৰটো যে এক সাজে সেইজনৰ আছিলে কাৰিকৰজন, সেই মনসা দেৱীৰ লগত বহু ধৰণৰ তৰ্ক বিতৰ্ক, এই এনেকুৱা ধৰণৰ কিছুমান ডায়লগ আছিলে তাত। কিন্তু চৰিত্ৰটোত যথেষ্ট সুবিধা থকা চৰিত্ৰ, স্কোপ যিটো কয়, স্কোপ থকা চৰিত্ৰ আছিল,
4: যদিও চৰিত্ৰটো
3: সৰু আছিলে। মোৰ এটা সৰু ঘটনা মনত আছে এতিয়াও, মই যেতিয়া অভিনয় কৰিবলৈ যাওঁ তাৰ আগে আগে বঙালীখন অভিনয় হৈ গৈছে, মই আকৌ বঙালীখন অভিনয় দেখা নাপালোঁ, মই মেকআপ কৰি আছিলোঁ, তো মই নিজৰ মতে দিয়ে ডাইৰেক্টৰে কোৱা মতে কৰিছোঁ ৰোলটো। আৰু মোৰ ৰোলটো সৰু কাৰণে ছেটলৈ যিখিনি ডাইৰেক্টৰ আছে, টেকনিচিয়ান আছে, সেইখিনিহে আছে, কিছুমান বহি আছে, ফণী শৰ্মা অলপ আঁতৰত বহি আছে, এওঁলোক আঁতৰত বহি আছে, গুৰুত্ব ছবি বিশ্বাস বিশেষকৈ, তেতিয়াতো একেবাৰে বিখ্যাত ছবি বিশ্বাস, পদ্মাদেৱী হেৰি আছিলে, বিখ্যাত অভিনেত্ৰী প্ৰমোতেশ বৰুৱাৰ হিৰোইন আছিলে সময়ত, তেখেত সনেকা হৈছিলে, তেওঁলোক দূৰত বহি আছিল। মই অভিনয় কৰি থাকোঁতে হঠাৎ মই লক্ষ্য কৰিলোঁ তেওঁলোক উঠি আহিছে মোৰ ওচৰলৈ, আৰু ছবি বিশ্বাসে এষাৰি কথা কোৱা মই শুনিছোঁ, এইটো চাইলেঞ্চত যেতিয়া আমি বন্ধ হৈ আছোঁ, মোৰ কথা সুধিছে ল'ৰাটোৰ নাম কি, এই ছেলেটোৱে ভালো অভিনয় কৰিব ভৱিষ্যতে, এনেকৈ কৈছে যে মোৰতো সাংঘাতিক মানে বহুখন কপি গৈছে তেতিয়া। তাৰ হৈ গ'ল শ্বৰ্টটো, হোৱাৰ পিছত মই তেওঁলোক দুজনে বহি আছে, মই গৈ ছবি বিশ্বাস সেৱা কৰিলোঁ, মূৰত হাত দি আশীৰ্বাদ কৰিলে। তাৰপিছত পদ্মাদেৱী আকৌ খুব মৰমীয়াল টাইপৰ থাকে, মাতৃস্বৰূপিনী আছিলে, তেওঁ মোৰ মূৰত হাত দি মোক খাবৰ মাৰি ধৰিলে যে তুমি ভৱিষ্যতে খুব ভাল অভিনয় কৰিব পাৰিবা, মই তোমাক আশীৰ্বাদ দিছোঁ। সেই মানে সতীবেউলাৰ প্ৰাপ্য মোৰ সেইখিনিয়ে আৰু, সতীবেউলাৰ এনেই চৰিত্ৰটো সাংঘাতিক ডাঙৰ নাছিলে, সেই প্ৰথম জীৱনৰ সেইটোৱেই মই মানে পাহৰিব নোৱাৰোঁ, মই কেইবাটাও আৰ্টিকেলত লিখিছোঁ এইটো কথা। ইয়াৰ পিছৰ ছবিখন হ'ল মই সৰাপাত, আনোৱাৰ হুছেইনৰ সৰাপাতত মই নায়ক আছিলোঁ, নায়িকা আছিলোঁ মই জ্ঞানদা কাকতি, লক্ষ্য এৰা তাৰ ওচৰতে গান গাইছিলে,

সেইখনত মই কলিকতাত বহুদিন থাকিবলগীয়া হ'ল। সংলাপ আছিলে মোৰ ভাই অনিল চৌধুৰীৰ, ভৰা পাতৰ পিছতে কৰিলোঁ বোধহয় নিয়তি কৰিলোঁ। তাৰপিছতে শেষৰ পিনে এখন ছবি অৱশ্যে মুক্তি নাপালে, সোণটি বুলি এখন বৰ ভাল ছবি কৰিছিলোঁ আমি, সেইখনৰ অমিতাভ বচ্চনো আছিল, এদিন তেখেতেও শ্বুটিং কৰিলে, সেইখনৰ প্ৰায় মানে 75 ভাগ হৈ গৈছিলে, কিন্তু কিবা কাৰণে প্ৰডিউচাৰে ছবিখন নকৰিলে, মুক্তি নাপালে ছবিখন। নিপন আছিলে, মই আছিলোঁ, ইলাকাকুতি আছিলে, আমিবোৰ আছিলোঁ। খুব বেছি নাম নকৰিলোঁ আমি, টকাখিনি ঘূৰাইও পাইছিলো আৰু মানুহে ভালো পাইছিল বুলি শুনিছিলো। গান গাইছিলে বীৰেণ ফুকনে, আপোনাৰ ৰেডিঅ'ত কাম কৰা বীৰেণ ফুকনে, এটা বৰ কান্দে ৰাধা ৰাণী বুলি এটা গান আছিলে, বৰ নাম কৰিছিলে সেই সময়ত, সেই গানটোৱে, সেই গীতটোৱে মানে মানুহৰ মন জয় কৰিছিলে।

সতীবেউলা, সৰাপাত, মাটিৰ স্বৰ্গৰ উপৰিও নিয়তি, কাজিৰঙাৰ কাহিনী, অকণ, মেঘমুক্তি আৰু মানসিকে আদি কৰি কেইবাখনো ছবিত তেখেতে অভিনয় কৰিছিল। অসমৰ ৰাজহুৱা মঞ্চত প্ৰথম সহ অভিনয়ৰ বাটকটীয়া অভিনেতা, নাট্যকাৰ, পৰিচালক ৰূপে অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা এই শিল্পীগৰাকী চিৰদিন জীয়াই থাকিব আমাৰ সকলোৰে হৃদয়ত।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা অভিনেতা পৰিচালক গিৰীশ চৌধুৰীৰ সৈতে হোৱা ডক্টৰ সূৰ্য দাসৰ কথোপকথনৰ কিয়দংশ, যোগেশ দাস ৰচিত অনাতাৰনাথ চৌধুৰীৰ পৰিয়াল, ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত দেউতা আৰু লক্ষ্যহীৰা দাস আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনৰ কণ্ঠৰ দুটি গীতৰ কিয়দংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায়ৰ দৰ্শনৰ প্ৰসাৰ তথা বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। সকলো অধিবক্তা, গোচৰীয়া পক্ষ আৰু অন্যান্য সংশ্লিষ্ট পক্ষক এই অভিযানত অংশগ্ৰহণ কৰি গোচৰসমূহৰ ফলপ্ৰসূ সমাধানৰ সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। গোচৰৰ পক্ষসমূহে আৰু তেওঁলোকৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সৃষ্ট সৰল গুগল পপত্ৰ পূৰণ কৰি নিজৰ গোচৰটো সমাধান সমাৰোহ 2026 অন্তৰ্ভুক্ত কৰিব পাৰিব। ফৰ্ম পূৰণৰ অন্তিম তাৰিখ 31 মে 2026। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 15 মে'ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়ো ধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধ্য প্ৰযোজ্য হ'ব। ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। যোৰহাট জিলাৰ মৰিয়নীত সেনাবাহিনীৰ 19 গৰাকী জোৱানে কালি যোৰহাট অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰত বানৰ প্ৰস্তুতি আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰে। SDRF আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণৰ দ্বাৰা বানৰ সময়ত সেনাবাহিনীক অধিক কাৰ্যক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয়। প্ৰশিক্ষণকালত উদ্ধাৰ অভিযানত ব্যৱহৃত ৰবৰৰ নাও আৰু অন্যান্য সঁজুলিৰ বিষয়ে জনোৱা হয়। ৰাজময় পুখুৰীত নাও চলাই ব্যৱহাৰিক অনুশীলনো কৰা হয়। তদুপৰি বানত আবদ্ধ লোকক উদ্ধাৰৰ বিষয়েও প্ৰশিক্ষণ গ্ৰহণকাৰীসকলক অৱগত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অংকৃষ ৰঘুবংশীয়ে 71 আৰু ৰিংকু সিঙে 49 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 19 অভাৰ

0: আৰু এটা বলত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বিৰাট কোহলিয়ে 60টা বলত 105 ৰান কৰি আউট নোহোৱাকৈ থাকে। এয়া আই পি এলৰ ইতিহাসত কোহলিৰ নৱমটো শতক। ইয়াৰ সুবাদত কোহলিয়ে আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰূপে পৰিগণিত হয়। বিৰাট কোহলিক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ পাছতেই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুকেশ কুমাৰ। ब्रिक्स देशों के विदेश मंत्रियों की 2 दिवसीय बैठक आज से नई दिल्ली में शुरू हो रही है।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজতে আকাশবাণী গুৱাহাটীৰ মহাবাহু সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

অনুষ্ঠানত প্ৰথমে শুনক মঞ্জুস্না গোস্বামীৰ কণ্ঠৰেটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

এইবাৰ শুনক ৰঞ্জিত কুমাৰ দাসৰ কণ্ঠৰীতি গীত। গীতৰ কথা লহিন্দ্ৰ কুমাৰ শইকীয়াৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हाल।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: হ্যালো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
4: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাইও?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
8: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
7: তাৰ মানে?
8: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
7: তাত কি হয়?
8: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে, তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
7: মানে
8: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
7: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো হীৰা দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকা অনুষ্ঠানৰ শেষত এয়া নমিতা গোস্বামীৰ কণ্ঠৰীতি গীত। গীতৰ কথা প্ৰশান্ত বৰদলৈৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

আজি সন্ধিয়া 7:20 হেল্লো যুববাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু ন বাজি বিশ মিনিটত জিলাৰ ৰেহৰূপ 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অসম চৰকাৰৰ 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ চলিত বিত্তীয় বৰ্ষত দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 569 কোটি 64 লাখ টকাত আবণ্টন। দেশত 69 দিনৰ বাবে অপৰিণত

0: ব্যয় সংকোচনৰ ব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰৰ চলিত বিত্তীয় বৰ্ষত দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 569.64 কোটি টকাত আবণ্টন, দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ 6 উইকেটত জয়লাভ। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি বিধেয়ক উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাটো অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক এই বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ কয়। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেশ্যনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব।
0: মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভাৰ এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসম চৰকাৰে অহা 5 বছৰৰ ভিতৰত 2 লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠনৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই কৰ্মবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয় যে 2 লাখ চৰকাৰী চাকৰি কেনেকৈ আৰু কি ধৰণে দিব পাৰি সেই বিষয়ে মুখ্য সচিবৰ নেতৃত্বৰ দলটোৱে প্ৰতিবেদনত উল্লেখ কৰিব। মন্ত্ৰীসভাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখনকে পৰৱৰ্তী 5 বছৰৰ বাবে নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা প্ৰস্তাৱত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাৰ বৈঠকে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। লগতে 32 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। এই সংগ্ৰহালয়ত সুধাকণ্ঠৰ জীৱনৰ সৈতে সম্পৰ্ক থকা অমূল্য সম্পদৰাজি সংৰক্ষণ কৰা হ'ব। সংগ্ৰহালয় নিৰ্মাণৰ বাবে 20 কোটি টকা ৰাজ্য চৰকাৰে আৰু 13 কোটি টকা উত্তৰ পূব পৰিষদে আগবঢ়াব। ইপিনে মন্ত্ৰীসভাৰ বৈঠকে জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ বাবে ৰাজ্যৰ মহাধিবক্তাৰ পদত নিয়োগ কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী 6 মাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা 6 মাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও 6 মাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বছৰৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তাৰ দিশটো বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যিটো চৰকাৰে আমি

0: খরচ করো, ইট উইল বি কাট বাই 20% বাই রিডিউসিং তোর আরো দুই চারিখন গাড়ি বেশিকৈ খরচ নকৰি আমি সরকারে যিমান টকার তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খরচ করি।
1: রাজ্য সরকারে পরবর্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্রী ক্রয় নকৰে। অৱশ্যে জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ বাবে যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনে ভাড়াত লোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ, আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ কালি 560,64,00,000 টকা আবণ্টন দিয়ে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য আৰু অন্য পক্ষসমূহলৈ স্মাৰকলিপি জাৰি কৰিছে। এই স্মাৰকলিপি অনুসৰি অসমক সৰ্বাধিক 187,32,00,000 টকা আবণ্টন দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ বাবে 164,90,00,000, মণিপুৰৰ বাবে 44,61,00,000, মেঘালয়ৰ বাবে 53,19,00,000, মিজোৰামৰ বাবে 43,50,00,000, নাগালেণ্ডৰ বাবে 34,92,00,000, ছিকিমৰ বাবে 15,69,00,000 আৰু ত্ৰিপুৰাৰ বাবে 23,51,00,000 টকাত অনুমোদন দিয়া হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে লগতে অসমলৈ 2026-27 বৰ্ষৰ বাবে সেতু বন্ধন প্ৰকল্পৰ অধীনত ৰাজ্যিক পথসমূহত দলং নিৰ্মাণৰ বাবে 33,94,00,000 টকাত আবণ্টন দিছে। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহান জনায়। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কতাবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে।
2: No problem on the supply management side, no shortage anywhere, and I'm going to conclude this by saying we have 60 days of crude, which is the maximum we need. We have 60 days of LNG and we have 45 days of LPG. So there's no problem on the supply side. Please see what the Honorable Prime Minister has actually said. And let's not put a bizarre construct on it. What he says, the time has come for us to look at our lifestyle also. And I totally endorse that. By the way, it's not that any lockdown is going to take place tomorrow.
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন কালি শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা বিভাগে নামভৰ্তিত মাচুল ৰেহাই আঁচনিৰ নীতি সলনি কৰিছে। বিভাগে মাচুল ৰেহাই আঁচনিত যোগ্যতা নিৰ্ণয়ৰ বাবে এতিয়াৰে পৰা কেৱল ৰেচন কাৰ্ডহে বিবেচনা কৰিব। ছাত্ৰৰ বাবে অভিভাৱকৰ ৰেচন কাৰ্ডে মাচুল ৰেহাইৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব। পূৰ্বতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তিত ৰেচন কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কৰ্তৃত্বশীল পক্ষই দিয়া আয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা হৈছিল। নলবাৰী জিলাৰ বিভিন্ন গাঁৱত শেহতীয়াকৈ গৰু মহৰ গাত লাম্পি ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই সংক্ৰামক ভাইৰাছবিধত জিলাখনৰ সহস্ৰাধিক গৰু মহ আক্ৰান্ত হৈছে। জিলাখনৰ চানকুচি, জাগাৰা, ধৰ্মপুৰ, বৰনদী, ছতেমাৰী, বৰতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনৰ শতাধিক গাঁৱৰ গৰু মহ এই সংক্ৰামক ভাইৰাছৰ কবলত পৰিছে। উল্লেখযোগ্য যে পোক পতংগৰ কামোৰৰ দ্বাৰা এই ৰোগ উদ্ভৱ হয়। এই চৰ্মৰোগৰ ফলত গৰু মহৰ ছালত ডাঠ গোটা বা টেমুনা হয় আৰু পিছলৈ এই ফাটি খাৰ সৃষ্টি হয়। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায়ৰ দৰ্শনৰ প্ৰসাৰ তথা বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। সকলো অধিবক্তা, গোচৰীয়া পক্ষ আৰু অন্যান্য সংশ্লিষ্ট পক্ষক এই অভিযানত অংশগ্ৰহণ কৰি গোচৰসমূহৰ ফলপ্ৰসূ সমাধানৰ সহযোগ কৰিবলৈ আহান জনোৱা হৈছে। গোচৰৰ পক্ষসমূহে আৰু তেওঁলোকৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সৃষ্ট সৰল গুগল প্ৰপত্ৰ পূৰণ কৰি নিজৰ গোচৰটো সমাধান সমাৰোহ 2026ত অন্তৰ্ভুক্ত কৰিব পাৰিব। প্ৰপত্ৰ পূৰণৰ অন্তিম তাৰিখ 31 মে 2026। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় পুলিচ গেমছত অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্দী বড়োৱে টেবুল টেনিছত ডি মুকুট অৰ্জন কৰিছে। বাৰ্দীয়ে কালি অপেন ছিংগলছ আৰু ৰাজপুত্ৰিত বিষয়া শিতানৰ ছিংগলছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। অপেন শিতানৰ ছিংগলছত বাৰ্দীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সুব্ৰত ৰাজ বাৰ্মাক 3-1 ফলাফলত পৰাস্ত কৰে। একেদৰে ৰাজপুত্ৰিত বিষয়া শিতানৰ ছিংগলছত খেলুৱৈ

0: প্ৰাৰ্থী এম শ্ৰী অভিনৱৰ বিৰুদ্ধে 3-0 ফলাফলত সহজ জয় সাব্যস্ত কৰে। এই জয়ৰ সুবাদত বাৰ্ডি বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অংকৃশ ৰঘুবংশীয়ে 71 আৰু ৰিংকু সিঙে 49 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 19 অভাৰ আৰু 1 বলত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বিৰাট কোহলীয়ে 60টা বলত 105 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। এয়া IPLৰ ইতিহাসত কোহলীৰ 9ম শতক। ইয়াৰ সুবাদত কোহলীয়ে IPLত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰূপে পৰিগণিত হৈছে। বিৰাট কোহলীক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হৈছে। এই জয়ৰ পাছত বাংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ইন্ধন সংকটেৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰকে ধৰি অসমসহ বহু ৰাজ্যত চৰকাৰী বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই অসম চৰকাৰেও ইন্ধন ব্যয় সংকোচনৰ অৰ্থে এলানি সিদ্ধান্ত গ্ৰহণ কৰিছে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অসম, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দি আছাম ট্ৰিবিউন আদি কাকতত এই বাতৰিটোৱে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। কেন্দ্ৰই সোণৰ আমদানি শুল্ক 6%ৰ পৰা 15%লৈ বৃদ্ধি কৰাৰ পাছতেই দেশত সোণৰ মূল্য বৃদ্ধি পালে। বুধবাৰৰ মাজনিশাৰ পৰা দেশজুৰি সোণৰ নতুন দাম কাৰ্যকৰী হৈছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰীৰ ব্যয় সংকোচন ঘোষণাৰ পাছতেই সোণৰ দাম আকাশচুম্বী 11 ট্ৰিলিয়ন টকা গাইফ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে চৰকাৰে সংকল্প লৈছে। অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ খচৰা প্ৰতিবেদন উত্থাপন কৰা হ'ব। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। মণিপুৰত কুকি জৌ সম্প্ৰদায়ৰ 3গৰাকী খ্ৰীষ্টান যাজকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত টাইমছ অফ ইণ্ডিয়া কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা পাছপৰ্টৰ অভিযোগ উত্থাপন কৰা পৱন খেৰাক কালি গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চে জেৰা চলায়। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক কমেও 10 ঘণ্টা সোধা পোছা কৰে অপৰাধ শাখাই। দি চেণ্টিনেল কাকতত আলোকচিত্ৰসহ এই বাতৰিটো প্ৰকাশ কৰা হৈছে। আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মনজিত। যোৰহাট জিলাৰ মৰিয়নীত সেনাবাহিনীৰ 19গৰাকী জোৱানে কালি যোৰহাট অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰত বানৰ প্ৰস্তুতি আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰে। SDRF আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণৰ দ্বাৰা বানৰ সময়ত সেনাবাহিনীক অধিক কাৰ্যক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয়। প্ৰশিক্ষণকালত উদ্ধাৰ অভিযানত ব্যৱহৃত ৰবৰৰ নাও আৰু অন্যান্য সঁজুলিৰ বিষয়েও জনোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম চৰকাৰৰ 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ চলিত বিত্তীয় বৰ্ষত দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 567.64 কোটি আবণ্টন। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ 6 উইকেটত জয়লাভ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: মুঠ ছটা বিধানসভা সমষ্টি ক্ৰমে বকু, ছয়গাঁও, পলাশবাৰী, চমৰীয়া, হাজু, শুৱালকুছি, কমলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটাত বিজেপিৰ প্ৰাৰ্থী, এটাত অসম গণ পৰিষদৰ আৰু এটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। এই সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসৰ এয়া বিস্তৃত প্ৰতিবেদন।
1: কামৰূপ জিলাৰ ছয়টা বিধানসভা সমষ্টিৰ ফলাফলসমূহ ক্ৰমে 27নং চমৰীয়া বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰকিবউদ্দিন আহমেদে 1,49,720 ভোট লাভ কৰি জয়লাভ কৰে। 28নং বকুছয়গাঁও বিধানসভা সমষ্টিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰাজু মেছে 1,07,113 ভোট লাভ কৰি জয়লাভ কৰে। 29নং পলাশবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই 1,09,301 ভোট লাভ কৰি জয়লাভ কৰে। 30নং হাজু শুৱালকুছি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰকাশ দাসে 81,699 ভোট লাভ কৰি জয়লাভ কৰে। 31নং ৰঙিয়া বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভৱেশ কলিতাই 1,07,929 ভোট লাভ কৰি জয়লাভ কৰে। আৰু শেষত 32নং কমলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত কলিতাই বিশাল ভোটত জয়লাভ কৰে।
0: দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যা শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটীত যোৱা 10 মে'ত সমন্বয় যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। IIT গুৱাহাটীত কৰ্মৰত দেশৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী, অধ্যাপক, গৱেষক, বিষয়া কৰ্মচাৰীসকলে একত্ৰিত হৈ অনুষ্ঠিত কৰা এই আকৰ্ষণীয় সমন্বয় যাত্ৰাৰ লগত সংগতি ৰাখি বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে সবিশেষ বৰ্ণনা কৰিছে।
1: দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যা শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটীত যোৱা 10 মে'ত সমন্বয় যাত্ৰা শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। IIT গুৱাহাটীত কৰ্মৰত দেশৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী, অধ্যাপক, গৱেষক, বিষয়া কৰ্মচাৰীসকলে একত্ৰিত হৈ অনুষ্ঠিত কৰা এই সমন্বয় যাত্ৰাৰ লগত সংগতি ৰাখি এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। এই শোভাযাত্ৰাত দেশৰ বিভিন্ন প্ৰান্তৰ আৱাসীসকলে প্ৰদৰ্শন কৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোক সংস্কৃতিৰ চহকী ভাণ্ডাৰ, লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ লোক সংস্কৃতিও দাঙি ধৰা হৈছে এই সমন্বয় যাত্ৰাত। অনৈক্যৰ মাজত একতাৰ বান্ধোন যুগমীয়া কৰিবলৈ IIT গুৱাহাটীত বিগত 10 বছৰে বহাগ মাহত অনুষ্ঠিত কৰিছে এই সমন্বয়ৰ যাত্ৰাৰ কাৰ্যসূচী।
0: কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ গোহালকোনা আয়ুষ্মান আৰোগ্য মন্দিৰে অসমত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ভিতৰত ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা সেৱাৰ স্বীকৃতি লাভ কৰে। এই সন্দৰ্ভত জনাইছে আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে।
1: কামৰূপ জিলাৰ এই আৰোগ্য মন্দিৰে স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ স্বাস্থ্য যতন, ৰোগীৰ স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ, চিকিৎসালয়খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, ব্যৱস্থাপনা আৰু নিয়মীয়া আদি বৰ্তাই ৰখাৰ বাবে এই স্বীকৃতি লাভ কৰে। স্বাস্থ্য কেন্দ্ৰৰ সাময়িক স্বাস্থ্য বিষয়া য়েছমিন বেগমে আমাক জনোৱা অনুসৰি স্বাস্থ্য বিভাগে স্বাস্থ্য ক্ষেত্ৰত যি আমূল পৰিৱৰ্তন আনিবলৈ চৰকাৰী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ যিসমূহ বিধি ব্যৱস্থাৰ আৱশ্যক হয় সেই ব্যৱস্থাবোৰ সেৱাৰ মনোভাৱেৰে ৰূপায়িত কৰাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বকুৰ গোহলকোনা আয়ুষ্মান আয়োগ মন্দিৰৰ সকলো বিষয়া কৰ্মচাৰী। এই ক্ষেত্ৰত কেন্দ্ৰটোৰ সকলো স্বাস্থ্যকৰ্মী অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য, আৰোগ্য মন্দিৰত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত দৈনিক প্ৰায় 2,000 লোকক স্বাস্থ্য সেৱা আগবঢ়োৱা হয়।
0: আজিলৈ জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ সময় হ'ল। কাইলৈ পুৱা পুনৰ আন এখন জিলাৰ ৰেহৰূপৰ সৈতে আপোনালোকক পুনৰ লগ পাম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল কামৰূপ জিলাৰ আমাৰ সংবাদদাতা কৌশিক দাস।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ

0: হ'ব লাগিব
1: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো লাইভ ফোন ইন কল্পতৰু শ্ৰোতাসকলে আপোনাৰ নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত 9435405222 আৰু 03612661876 আপোনালোকে আমালৈ ফোন কৰক আমি চেষ্টা কৰিম আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ তেনেহ'লে অনুষ্ঠানটি আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে

আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল' হেল্ল' হেল্ল' হেল্ল' তেখেতৰ মাতটো মই পোৱা নাই। হেল্ল' হেল্ল' হয়তো কাৰিকৰী বিজুতিৰ বাবে এনেকুৱা হ'ব পাৰে। যিয়ে নহওক, মই এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্তৰ কণ্ঠৰ এটি গীত।

0: হেল্ল'
1: হেল্ল' বাইদেউ, নমস্কাৰ।
0: অঁ নমস্কাৰ, কোনে কৈছে আপুনি?
1: বাইদেউ ভাল আছে? মই
0: হয়
1: দৰং জিলা খৈৰাজী মইনাকলিতে ক'লোঁ।
0: হয় ভালে আছোঁ,
1: হয়
0: আপোনাৰ ভাল?
1: আছোঁ আছোঁ বাইদেউ, ভালে আছোঁ।
0: হয় আপোনাৰ ফোন আমি পায়ে থাকোঁ, আপুনি আমাৰ
1: হয় বাইদেউ
0: হয় অনুষ্ঠান শুনি থাকে,
1: বহুত ধন্যবাদ। হয় হয়
0: হয় ভাল লাগে।
1: ভাল লাগে।
0: আৰু কওকচোন, আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: মই আজি অনিমা চৌধুৰী বাইদেউৰ কণ্ঠত বহুত দিনা শুনিব নোপোৱা "ও কাণ গোপাল কাটিলা মায়াৰে খেলা" এই লোকগীতটি শুনিব বিচাৰিছো।
0: হয়, সেই গীতটি মুকুতা ছবিৰ হয়,
1: ছবিৰ
0: অনিমা চৌধুৰীয়ে গোৱা। হয়
1: মই কেইজনমান শ্ৰোতাৰ নাম ল'ব খুজিছো।
0: হয় কওক।
1: হয়, মই নাপতাপাৰা কটাবী ৰাজঘাটৰ বৰুৱা, তাৰপিছতে আমাৰ মাধৱী নাথ, আনন্দ বন্ধিয়া মহাশয়,
0: হয়
1: অময়া দৈমাৰী আৰু আটাইবিলাক ছুপাৰে তেখেতসকলে ভাবিব পাৰে আমাৰ নাম নললে গোটেইকৰে নাম লোৱাটো সম্ভৱ নহয়তো বাইদেউ।
0: হয়
1: হয়, গোটেইবিলাকৰ কাৰণে জ্ঞানটি উচৰ্গা কৰিছো বাইদেউ,
0: হয় ধন্যবাদ। হয় আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব, ভালে থাকক, কুশলে থাকক, দেই গানটি বজাইছোঁ। হয়।

কগুতি ঘর দিবা খাবর দিবার আছে, কেউ ঘর লইয়া গইল ধুমুম হাবা।

0: हेलो हेलो,
1: হেল্ল'
0: হয়, শুনিছে?
1: শুনিছোঁ বাইদেউ, নমস্কাৰ।
0: হয়, নমস্কাৰ। কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে?
1: মই গুৱাহাটী হেঙৰাবাৰীৰ পৰা ববিতা মহতো কৈছোঁ বাইদেউ।
0: হয়, ভালে আছে
1: মই
0: আপুনি?
1: মানে ভালে আছোঁ, আপুনি?
0: হয়, আমিও ভালে আছোঁ।
1: বাইদেউ মানে এটা কথা, হেৰি নতুন শ্ৰোতাহঁতে মানে নাপায়ে লাইন, চব পুৰণা শ্ৰোতাগিলাই কৰি থাকে সদায়।
0: হয়, সেইটো
1: মানে
0: এতিয়া
1: নতুন শ্ৰোতাৰো অলপ দিব লাগে, হেৰি কৰি দিব লাগে, নাপায়। আমি কিমান দিনৰ পৰা মই মানে হেৰি কৰি কৰি আজিহে
0: হয় হয়
1: এনে শুনো
0: হয়
1: আপোনাৰ হেৰিটো, প্ৰগ্ৰামটো শুনো।
0: হয় আচলতে সেইটো তেনেকুৱা কথা নহয়। আপোনালোকে যিসকলে ফোন কৰি থাকে, ফোন আহি থাকে, আমি
1: মানে
0: ফোন
1: শুনবা, মানে ফোন কৰবা ইচ্ছা যায় এনেকুৱা মানে, হয় না?
0: হয়
1: ফোন কৰিব ইচ্ছা যায়,
0: আচলতে
1: নাপায়ে লাইন।
0: আচলতে ফোনটো বিজি হৈ যায়, সকলোৱে সকলোৱে ফোন কৰে নহয় জানো আমালৈ। তাৰ ভিতৰতে আৰু যাৰ ফোনটো আমি পাওঁ, তেনেকুৱা কথা
1: লাগে
0: নাই যে
1: আৰু।
0: আমি নতুন শ্ৰোতাৰ ফোন নলওঁ বা পুৰণা শ্ৰোতাৰ ফোন
1: না না,
0: নলওঁ, তেনেকুৱা
1: আপোনালোকে
0: কথা নাই।
1: লয়ে ঠিকে, পুৰণা
0: হয়
1: শ্ৰোতাই মানে অন্য লাগি থাকে না, এই আৰু
0: হয়
1: কথা।
0: হয় যি নহওক বাৰু, ভাল লাগিলে আপুনি আজি ফোনটো পালে। এতিয়া কওকচোন, আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: মেনে পিয়াৰ কিয়া ছবিৰ যিকোনো এটা গীত বজাই দিলে হ'ব।
0: হয়, মেনে প্যাৰ কিয়া, হয় আমিও ভাল পাওঁ সেইখন ছবিৰ

গীত, আপুনি কৈছে যিকোনো এটি গীত হয়, মই আপোনাৰ বাবে দিল দিৱানা গীতটি শুনাইছোঁ লতা মংগেশকাৰৰ কণ্ঠত। ধন্যবাদ, ধন্যবাদ।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰু এটি ফোন লৈছোঁ। হেল্ল'
4: হেল্ল'
3: হয়, কোনে কৈছে আপুনি?
4: নমস্কাৰ বাইদেউ, মই হাতৰ পৰা সুফিকা আহমেদে কৈছিলোঁ।
3: হয়, আপুনি ঘৰতে আছেনে এতিয়া?
4: মই আপোনালোকৰ অনুষ্ঠানে শুনি আছোঁ, ঘৰতে বহি আছোঁ।
3: হয়, আৰু কওকচোন, কি গীত শুনিব বিচাৰিছে আপুনি আজি?
4: মই জুবিন দাৰ যিকোনো গীত এটি শুনিব বিচাৰিছোঁ।
3: হয়, জুবিন গাৰ্গৰ গীত আমি সকলোৱে ভাল পাওঁ।
4: হয়, মই বহুতেই ভাল পাওঁ, কাৰণ মই কেৱল জুবিন দাৰ গানে অনুৰোধ কৰোঁ যাতে পাওঁ।
3: হয়, আৰু কোন কোন আছে আপোনাৰ ঘৰত?
4: কি ক'লে?
3: আৰু কোন কোন আছে আপোনাৰ ঘৰত এতিয়া?
4: অঁ, মোৰ ঘৰত মোৰ মাইনা এজনী, মোৰ হাজবেণ্ড আৰু মই, আমি তিনিটাই মানুহ মোৰ ঘৰত।
3: হয়,
4: আপোনালোকৰ অনুষ্ঠান দিলে মই আৰু ৰাতিপুৱাৰ পৰা তাৰাতাৰি কামবিলাক কৰি পেলাই আপোনালোকৰ অনুষ্ঠান শুনি থাকোঁ, ফোন লগাই থাকোঁ, কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ।
3: হয় হয়, ধন্যবাদ। তেনেকুৱা হয়, কাৰণ বহুতো শ্ৰোতাই আমালৈ ফোন কৰে, সকলোৱে নিজৰ প্ৰিয় গীতটি শুনিবলৈ বিচাৰে, নহয় জানো? তাৰ মাজতে হয় আপোনালোকৰ যাৰ ফোন পাওঁ আমি লওঁ আৰু আমি গীতটি বজাবলৈ চেষ্টা কৰোঁ। যিয়ে নহওক, আজি ভাল লাগিলে আপোনাৰ লগত কথা পাতি, আৰু ভালে থাকক।
4: মোৰো ভাল লাগিছে আপোনালোকৰ লগত কথা পাতি পেলাই।
3: হয়, তেনেহ'লে শুনোৱা হওক জুবিন গাৰ্গৰ এটি কণ্ঠৰ এটি গীত, দেই। ধন্যবাদ।
4: হ'ব, ধন্যবাদ।

জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰেই আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা গীতালী ভট্টাচাৰ্যক, লগতে ধন্যবাদ জনাইছোঁ নিয়ন্ত্ৰণ কক্ষত থকা আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লাহ আহমেদ, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইনক। আপোনালোকে আমাৰ অনুষ্ঠান শুনি থাকিব, ভালে থাকক, কুশলে থাকক। মই মিতালী বৰবৰাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মাটিৰ গান। প্ৰথমে শুনক এটি তিৱা গীত, বিদান মাতালাই আৰু সংগীতসকলৰ কণ্ঠত।

kunne de ikke lave, ja,

0: এইবাৰ শুনক এটি আদি গীত নিনি লেগো আৰু সংগীসকলৰ কণ্ঠত।
1: The Lord go the long, oh, the long, long, long.

0: こ
1: ありがとうな。
0: はよこゆにこ。
1: ありがとうな。
0: おんぷむゆこ。
1: ありがとうな。
0: むばがれんなあむ。
1: ありがとうな。
0: どなく

0: Hadirah Kambona,
1: Rayang Donalog,
0: Hadirah Kambona,
1: Ami Mutakena,
0: Hadirah Kambona.
2: মাটিগান অনুষ্ঠানৰ শেষত শুনক এটি মিচিং গীত তনুজা পেগুৰ কণ্ঠত।

মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: सूबेदार बाना सिंह। अभी आप सुन रहे थे ये कार्यक्रम। आलेख एवं विषय संयोजन अनुभूति यादव, आलेख परामर्श सूबेदार बाना सिंह और मेजर जनरल सूरज भाटिया, कलाकार सुचित्रा गुप्ता, दिनेश वर्मा, राजेश आहूजा, मंगत राम, सुनील लोहिया और आकाश आहूजा, तकनीकी निर्देशन पुष्पलता कुमार, ध्वन्यांकन दीपक पांडे, निर्माण सहयोग दाऊदयाल चतुर्वेदी तथा निर्माण एवं प्रस्तुति अजीत होरो। अभी आपने सुना कार्यक्रम सूबेदार बाना सिंह। और श्रोताओं, अब इसी के साथ हम आज के कार्यक्रम को विराम देने की आज्ञा चाहेंगे, तो अपने मित्र अजीत
1: और विमलेश को कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: उमंग, उमंग, उमंग, उमंग, उमंग।
3: इमान पड़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग खनिले। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
4: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি অসম চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বছৰৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ

0: সেই পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহান জনায়। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহানক সতৰ্ক
1: No problem on the supply management side, no shortage of anywhere. And I'm going to conclude this by saying we have 60 days of crude, which is the maximum we need. We have 60 days of LNG and we have 45 days of LPG. So there's no problem on the supply side. Please see what the Honorable Prime Minister has actually said. And let's not put a bizarre construct on it. What he says, the time has come for us to look at our lifestyle also. And I totally endorse that. By the way, it's not that any lockdown is going to take place tomorrow.

0: which is the maximum we need. We have 60 days of LNG and we have 45 days of LPG. So there's no problem on the supply side. Please see what the Honorable Prime Minister has actually said. And let's not put a bizarre construct on it. What he says, the time has come for us to look at our lifestyle also. And I totally endorse that. By the way, it's not that any lockdown is going to take place tomorrow.
1: কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ কালি 569.64 কোটি টকাত আবণ্টন দিয়ে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য আৰু অন্য পক্ষসমূহলৈ স্মাৰকলিপি জাৰি কৰিছে। এই স্মাৰকলিপি অনুসৰি অসমক সৰ্বাধিক 187.32 কোটি টকা আবণ্টন দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ বাবে 164.90 কোটি, মণিপুৰৰ বাবে 44.61 কোটি, মেঘালয়ৰ বাবে 53.19 কোটি, মিজোৰামৰ বাবে 43.50 কোটি, নাগালেণ্ডৰ বাবে 34.92 কোটি, ছিকিমৰ বাবে 15.69 কোটি আৰু ত্ৰিপুৰাৰ বাবে 23.51 কোটি টকাত অনুমোদন দিয়া হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে লগতে অসমলৈ 2026-27 বৰ্ষৰ বাবে সেতু বন্ধন প্ৰকল্পৰ অধীনত ৰাজ্যিক পথসমূহত দলং নিৰ্মাণৰ বাবে 33.94 কোটি টকাত আবণ্টন দিছে। দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি কৰিছে। এই নতুন মূল্য আজিৰে পৰা প্ৰযোজ্য হৈছে। উৎপাদন মূল্য বৃদ্ধি হোৱাৰ বাবে গাখীৰৰ মূল্য বঢ়াবলগীয়া হৈছে বুলি প্ৰতিষ্ঠান দুটাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা গোচৰ সংক্ৰান্তত কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰা আজি পুনৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হৈছে। অপৰাধ শাখাই কালি এই সংক্ৰান্তত খেৰাক সুদীৰ্ঘ সময় ধৰি জেৰা কৰিছিল। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াই পৃথকে পৃথকে প্ৰায় 11 ঘণ্টা তেওঁক জেৰা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত কৌষ্টভ দাস, ফটিক চন্দ্ৰ বৰ্মন, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা, FM ট্ৰান্সমিটাৰত ধীৰাজ বৈশ্য আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াব ব্ৰজমোহন প্ৰসাদে।
3: পৰাগমালা श्रोताओं नमस्कार। आज के इस परागमाला लाइव कार्यक्रम में मैं ब्रजमोहन प्रसाद आप सबका हार्दिक स्वागत करता हूँ। श्रोताओं, जब भी हम बॉलीवुड के सुनहरे दौर के गीतों को याद करते हैं तो एक ऐसा नाम जहन में आता है जिसने कलम से नहीं बल्कि दिल की धड़कनों से गीत लिखे। एक ऐसा फौजी जो सरहद की हिफाजत करते करते लफ्जों का रखवाला बन गया। जी हाँ, आज के हमारे यह परागमाला समर्पित है शायर बेमिसाल आनंद बख्शी साहब को। हम अतीत के आईने से लेकर आए हैं आनंद बख्शी साहब को। तो आइए कार्यक्रम का आगाज करते हैं उनके एक लिखे गीत के साथ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ, বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পীমালাকাৰে আদৰণি জনাইছোঁ। মোৰ সৈতে আছে কস্তুৰীমা দাস। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা হিপ হিপ হুৰেৰ দ্বিতীয় খণ্ড। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে আমি আহিছোঁ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতৰ মাজলৈ।

0: আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সুন্দৰকে গীতটি পৰিৱেশন কৰিলে। আপোনালোকৰ পৰিচয় জানিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিবেণী মহন্ত, মই চতুৰ্থ ষাণমাসিকৰ ছাত্ৰী, লগতে মই পৰিৱেশ্য কলা সংগীত বিভাগৰ ছাত্ৰী হয়।
2: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামী, মই দ্বিতীয় ষাণমাসিকৰ ছাত্ৰী আৰু লগতে পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ ছাত্ৰী হয়।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা, মই চতুৰ্থ ষাণমাসিকৰ ছাত্ৰী, লগতে পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী হয়।
4: নমস্কাৰ, মোৰ নাম শ্ৰী সন্তোষী দাস, মই চতুৰ্থ ষাণমাসিকৰ ছাত্ৰী, মই ইয়াৰ পৰিৱেশ্য কলা বিভাগৰ মিউজিক বিভাগত কৰি আছোঁ।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ।
5: আমি এইবাৰ উপস্থিত আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া ছাৰৰ ওচৰত। তেখেতক আমাৰ আজি অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম এই বিভাগটোৰ সম্পৰ্কে কিছু কথা, লগতে সংগীত শাখাৰ সম্পৰ্কে কিছু কথা।
6: নমস্কাৰ, মই প্ৰথমে আকাশবাণী গুৱাহাটীৰ শিপ শিপ সুৰে অনুষ্ঠানটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰা এই অনুষ্ঠানসমূহ আপোনালোকে আজি অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগটো আৰম্ভ হৈছে 2018 চনৰ 16 আগষ্ট তাৰিখে, যিটোক আমি ফাউণ্ডেশ্যন ডে বুলি পালন কৰি আহিছোঁ। আৰু এই বিভাগটোত আমি নৃত্য, গীত আৰু নাট্য এই তিনিটা শাখা বৰ্তমান আছে। সংগীতৰ ক্ষেত্ৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক বিশেষকৈ প্ৰাধান্য দিয়া হৈছে, লগতে বৰগীত, অসমৰ বিভিন্ন লোকগীত, পাশ্চাত্য সংগীত, আধুনিক গীত, এই আটাইখিনি বিষয়ৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনত হিন্দুস্তানী সংগীতৰ লগত আৰু এটাই হৈছে আমাৰ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ এটা কোৰ্চ, তাৰে কিছু কিছু অংশ শিকোৱা হয়। সংগীতৰ ক্ষেত্ৰখনত ল'ৰা ছোৱালীখিনি যথেষ্ট আগবাঢ়িছে, শিকিছে। আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীবিলাক বিভিন্ন বেলেগ বিশ্ববিদ্যালয়, মহাবিদ্যালয় এনেধৰণৰ শিক্ষানুষ্ঠানবিলাকত বৰ্তমান শিক্ষকতা কৰি আছে, লগতে নেট পাছ কৰিছে, JRF পাছ কৰিছে, লগতে অন্যান্য চৰকাৰী অনুষ্ঠানবিলাকত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু সংগীতত বিশেষকৈ ল'ৰা ছোৱালীবিলাকে এইবাৰ আমাৰ 2026 চনত যি কনভকেশ্যন হৈছিল তাৰে এগৰাকী ছাত্ৰীয়ে গ'ল্ড মেডেলিষ্ট হৈছে। আমাৰ সেয়া হৈছে সংগীতৰ বিভাগৰে পৰিৱেশ্য কলা বিভাগৰ। তাৰ উপৰিও আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। বিশেষকৈ সংগীতত এইখিনি বিষয়ে আমাৰ পঢ়োৱা হয়। আৰু নৃত্যৰ ক্ষেত্ৰত আছে আমাৰ শংকৰী নৃত্য। এই শংকৰী নৃত্যৰ ছাত্ৰ ছাত্ৰীবিলাকে দূৰদৰ্শন কেন্দ্ৰত বি গ্ৰেড পাবলৈ সক্ষম হৈছে, তাৰ লগতেও অন্যান্য বিভিন্ন অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ঠাইলৈ পৰিৱেশন কৰিবলৈ গৈছে। আৰু সত্ৰীয়া নৃত্যৰ লগত কথক আছে, লগত লোকনৃত্য আছে, নাট্য বিভাগৰ ক্ষেত্ৰত বিভিন্ন বিষয়সমূহ আছে, নাট্য বিভাগৰ শিক্ষকসকল আছে, তেওঁলোকে এই বিষয়ে কিছু কথা ক'ব। এইধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছোঁ আৰু যথেষ্ট উপকৃত হৈছে বুলি আমি অনুধাৱন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কথা শিকিছে আৰু ভাল পাইছে, ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়ি খুব আনন্দ কৰে। আমাৰ ছাত্ৰ ছাত্ৰী সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অল ইণ্ডিয়া ৰেডিঅ'ত আগৰ পৰাই বিভিন্ন ধৰণৰ গ্ৰেডবিলাক পাছ কৰি আহিছে। যোৱা বছৰ যি হৈ গ'ল তেওঁলোকত আমাৰ দুগৰাকী ছাত্ৰীয়ে গোৱালপাৰা লোকগীতত বিগ্ৰেড পালে, এইবাৰ এগৰাকী ছাত্ৰীয়ে বিগ্ৰেড পাইছে আমাৰ কামৰূপী লোকগীতত, তাৰ লগতে মই নিজেও পাইছোঁ খোল আৰু ঢোলত। ভাল লাগিছে এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ লগত হাঁহি ধেমালি কৰি, খুব ভাল লাগে, আনন্দ লাগে।
0: হয়, ধন্যবাদ জনাইছোঁ ছাৰ। আপুনি যিহেতু ক'লে যে আপুনি সংগীতৰ লগত জড়িত হৈ আছে, এই ক্ষেত্ৰত আপোনাৰ পৰা যিকোনো এটা গানৰ এটা কলি আমি শুনিব বিচাৰিম।
6: এতিয়া মই কি গাম, এতিয়া এটা যোজনা গাইছো অকণমান।

0: আমাৰ অনুৰোধটো ৰক্ষা কৰাৰ বাবে পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পুনৰ কাষলৈ আহিছো ত্ৰিবেণী মহন্ত, তেখেতে পুনৰবাৰ আমাৰ শ্ৰোতাসকলক এটি গীত পৰিৱেশন কৰি শুনাব। কি গীত পৰিৱেশন কৰিব?
1: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি পুৰণি এটি গীত তাজমহল, এই গীতটি অকণমান গাবলৈ প্ৰয়াস কৰিম।
0: নিশ্চয়।

0: ডক্টৰ ভূপেন হাজৰিকাৰ আলোজয়ী এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
1: ধন্যবাদ।
0: ইমান সুন্দৰকৈ গীত দুটি পৰিৱেশন কৰিলে, গতিকে জানিব বিচাৰো ঘৰ ক'ত আপোনাৰ?
1: মোৰ ঘৰ সোণাপুৰত। সোণাপুৰ এতিয়া যিহেতু সকলোৱে চিনি পায়, মোৰ সোণাপুৰ কলেজ গেটৰ ওচৰতে মোৰ ঘৰ।
0: হয়, আচলতে বৰ্তমান সোণাপুৰ বুলি ক'লে অসমৰ নহয়, আচলতে সৰ্বত্ৰে চৰ্চিত এখন ঠাই হৈছে, লগতে আচলতে এক আৱেগ হৈ পৰিছে। গতিকে সোণাপুৰৰ জীয়াৰী, লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ্য কলা বিভাগৰ এগৰাকী ছাত্ৰী, এটা কথা জানিব বিচাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিলা, লগতে যিসমূহ দলীয়ভাৱে গীত পৰিৱেশন কৰা হ'ল তাতো খুব সুন্দৰকৈ আচলতে পৰিৱেশন কৰিলে সকলোৱে। এই গানৰ যি যাত্ৰা, এই গানৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
1: মোৰ গানৰ যাত্ৰা সৰুৰ পৰাই প্ৰশিক্ষণ লৈছিলোঁ মোৰ মাৰ পৰাই। মা গান গায়, মোৰ মামাহঁতৰ ঘৰৰ গোটেইখিনি পৰিয়ালৰ মানে আমাৰ গানৰ লগতে জড়িত, নাটকৰ লগতো জড়িত আছে। মাৰ পৰাই প্ৰথমতে মই গান শিকিছিলোঁ। 5 বছৰ বয়সৰ পৰা মই যিটো আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত মই তাতে গাইছোঁ, তাৰ পৰাই মই এতিয়ালৈ তেনেকে চলি গৈ আছে।
0: আচলতে জানিব পাৰিছোঁ এবাৰ আকাশবাণী গুৱাহাটীৰ যি সংগীতৰ যি অডিশ্যন হৈছিলে তাতো আপুনি আচলতে বি গ্ৰেড পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ?
1: বহুত ভাল লাগে।

0: লাগিছে মোৰ। মই ভবা নাছিলো যে মই এবাৰতে তেনেকে প্ৰশিক্ষণ লৈ পাৰ কৰি যাম মই বিগ্ৰেডটো। আৰু মই যিহেতু মানে লোকগীতৰ তেনেকে ক'তো ভালকে প্ৰশিক্ষণ লোৱা নাছিলো। মোৰ মামাই মোক শিকাইছে, নাৰায়ণ কলিতাদেৱ, তেখেতক চিনি পায় সকলোৱে লোকগীতৰ, তেওঁ এজন ভাল মানুহ হিচাপে জানে। লগতে মোৰ শিক্ষাগুৰু গৌতম শইকীয়া ছাৰৰ পৰাও মই বহুতখিনি শিকিছোঁ আৰু প্ৰদ্যুৎ ছাৰৰ পৰাও মই শিকিছোঁ। তেনেকেই মই বিগ্ৰেডটো পাছ কৰিলোঁ, বহুত ভাল লাগিছে।
1: পলমকৈ হ'লেও এই আচলতে সফলতাত শুভকামনা জনাইছোঁ।
0: ধন্যবাদ।
1: আৰু লগতে এই যি সংগীতৰ যাত্ৰা, সংগীতময় যাত্ৰা, এই যাত্ৰা এনেদৰে অব্যাহত থাকক।
0: বহুত বহুত ধন্যবাদ।
1: শ্ৰোতাসকলে শুনি আছে আমাৰ অনুষ্ঠান হিপ হিপুৰী, আৰু এইবাৰ আমি কাষ চাপিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ অন্তৰ্গত নাট্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত। তেখেতসকলে পৰিৱেশন কৰিব নাট, আৰু তেওঁলোকৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম কি বিষয়ত তেওঁলোকে নাট পৰিৱেশন কৰিব।
2: হয়, নমস্কাৰ। আমি মোবাইল ফোনৰ যি অপব্যৱহাৰ তাৰে ওপৰত এখনি নাট প্ৰস্তুত কৰিছোঁ। আমাৰ এইখন বিদ্যালয়ৰ শিক্ষক সোণমণি শৰ্মাৰ তত্বাৱধানত, তেখেতৰ পৰিচালনাৰে আমি এই নাট পৰিৱেশন কৰিবলৈ লৈছোঁ।
1: নিশ্চয় আগবঢ়াব।
3: কি নাচি নাচি আহিছিলো গোটেই ফিল্ডখন
4: নকব, আহি থাকোতে এই ফিল্ডখনত যে আমি আগতে ৰবাব টেঙাৰি বল বনাই খেলি কেনে খেলিছিলো, তাৰপিছত কাবাডী খেলা, লুকা ভাকু খেলা, এইবোৰ মনত পৰি গৈছে নহয়।
3: নকবি আৰু দেখিছ এতিয়া চাচোন চা, গোটেই ইমান ডাঙৰ ফিল্ডখন একদম মুকা হৈ পৰি আছে, আৰু সেই লাইব্ৰেৰীটো দেখিছ মস্ত এটা তলা।
4: সেই লাইব্ৰেৰীটোত যে আগতে কিমান কিতাপ চৰিছিলে,
2: ক'ত যাব লাইব্ৰেৰীৰ গোটেই কিতাপবোৰত ঘূনে ধৰিলে। আগৰ সেই মানুহো নাই, সেই লাইব্ৰেৰীও নাই।
4: মোবাইলত সোমাই পৰিলে, এনেকুৱাকে সোমাই পৰিলে ন মোবাইলত, সিহঁতক উলিয়াই নিবলৈ দিগদাৰ হৈছে। এই মোবাইলৰ পোকটো লকডাউনৰ দিনৰ পৰা আৰম্ভ হৈ গল। লকডাউনত ল'ৰা ছোৱালীবিলাকৰ হাতে হাতে মোবাইল পৰি গল। এতিয়া ল'ৰা ছোৱালীবিলাক মানে এনেকুৱা হৈ গল ন, মোবাইলে চব হৈ গল। সেইটো কিন্তু হয়, এই মোবাইল ফোনটোৱে চব বস্তু শেষ কৰি দিছে, ল'ৰা ছোৱালীবোৰ ক্ৰিয়েটিভিটি একেবাৰে নহয় নাইকিয়া কৰি দিছে।
3: এই ছচাইটিখনৰ লগত সিহঁতৰ সম্পৰ্ক নোহোৱা হৈ গৈছে।
4: সেইদিনা মই কেলে আমাৰ ৰতনৰ ৰতনদা ল'ৰাটো যে,
3: কোন ৰতন,
4: কেলে আমাৰ গাঁৱৰ ৰতনদা ল'ৰাটো, এই ৰতন খুৰা, অ হয় হয়,
3: কি হ'ল,
4: তাক লগ পাইছিলো নহয় মই বজাৰত, সি সেইদিনাখন মই তাক সুধিলো তোমাৰ নামটো কি, সি কৈছে তোমাৰ নামটো কি, একেটা কথাকে ৰিপিট কৰি আছে ৰিপিট কৰি আছে। এটাই মই গম পালো, এই কমিউনিকেশ্যন নাইকিয়া হৈ গল, মোবাইলটো সব শেষ কৰি দিলে।
5: কিমান বছৰ হৈছে ল'ৰাটো,
4: 4 বছৰমান হৈছে তাৰ।
2: কি কৰিব, এই শুনা মই য'ত থাকো তাতে আমাৰ ঘৰৰ ওচৰৰ ল'ৰাটো গোটেই দিনটো ফোনটো কিবা খেলি থাকে। মাক দেউতাকে যেতিয়া ফোনটো তাৰ পৰা বিচাৰে, সি ওলোটাই মাক দেউতাকক মাৰিবলৈ আহে। ইমান খং তাৰ, এই কিবা ডক্টৰক দেখাওঁতে কিবা কৈছে এনজাইটি এটা কথা বোলে।
4: মানে কি, সেই কপি থাকে চাগে,
2: হয় হয় হয় একদম,
4: জি টি বকি থাকে,
2: অ এইটো ডিপ্ৰেশ্যনত আহি গৈছে এই সৰু
4: ল'ৰাটো। এই এনজাইটি ডিপ্ৰেশ্যনটো দূৰৰে কথা, আজিকালি সৰু সৰু বাচ্চাবোৰৰে ফিজিকেল হেলথ ইছ্যুজ, যেনে ধৰক মূৰৰ বিষ, মাংসপেশীৰ বিষ, হাড়ৰ বিষ, চকুৰ বেমাৰ, কাণৰ বেমাৰ, আৰু লগতে এই এনি টাইম মোবাইল ইউজ কৰি থকাৰ বাবে মোবাইলৰ যোনটো ৰেডিয়েশ্যন আহে, সেই ৰেডিয়েশ্যনটোৰ কাৰণে ডেকাৰ পৰা বুঢ়ালৈকে সকলোৰে স্কিন জড়িত সমস্যা হৈছে, মানে ছালৰ সমস্যা।
2: আজিকালি ল'ৰা ছোৱালীবিলাক কি কৰে, ৰাতি শোৱাৰ সময়ত ফোনটো চাই চাই শুই, তহঁতি জাননে নাই, আমি যে শু, টোপনিটো অহাৰ কাৰণে এটা হৰমন লাগে,
3: কি হৰমন,
2: মেলাটনিন।

0: মেলাটনিন হরমোন সিক্রিজ মানে রিলিজ হলে হে আপনার টোপনটো হে, কিন্তু হে ফোনটো যে ব্লু লাইটটো হে, ব্লু লাইটে হে হরমোনটো ডিক্রিজ করে পেলায়, কারণ হে টোপনি না হে আমার
1: হয়দি
0: আর সাথে বাচ্চা গুটে দিনটো যদি মোবাইলতে লাগি থাকে সব মোবাইলত পায় আজকালি নিজৰ মাথাটো কেনেকে খপিয়াব,
1: ও পহাত অ্যাটেনশন কত থাকিব, দিন নাই রাতি নাই খালি মোবাইল মোবাইল মোবাইল মোবাইল মোবাইল
0: সাকে দি, এই কারণে তো আজকালি লড়া ছোৱালীৰ একাডেমিক পারফরমেন্সও বেয়া হৈ আছে
1: হয়দি
0: কি কৰিব আৰু
1: কি কৰা
2: ইয়াৰ পৰিত্ৰাণ পাবলে ইয়াৰ মূল দায়িত্ব মাক দেউতাক নহয় নে বাৰু,
1: সেইটো কিন্তু হয় মেইন দায়িত্ব হল ঘৰখনৰ মাক দেউতাক, মাক দেউতাকে ভালদৰে নেচালে লৰাবোৰ এনেকুৱা হবই,
0: সেইকাৰণেতো বাহিৰৰ দেশবোৰত এই পেৰেণ্টছ এডুকেশ্যন দিয়া হয় যাতে পেৰেণ্টছে নিজৰ লৰা ছোৱালীবোৰক কেনেদৰে মোবাইলৰ পৰা দূৰত থাকি ক্ৰিয়েটিভিটিত কেনেদৰে নিজকে সামৰ খুৱাব সেইটো শিকাব পাৰে, যেনে ধৰক আৰ্ট হওক ক্ৰিয়েটিভিটি হওক ক্ৰাফ্ট হওক তাৰপিছত গান হওক নাচ হওক এনেকুৱা ধৰণৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিবোৰৰ জৰিয়তে নিজৰ লৰা ছোৱালীবোৰক ব্যস্ততাপূৰ্ণ কৰি তোলে যাতে তেওঁলোকে মোবাইলৰ পৰা দূৰত থাকে,
1: এইটো কৰিলে কিন্তু এই শিশুসকলৰ সৰ্বাংগীন বিকাশ হব দেই, এটা কাম কৰিব নোৱাৰিনে বাৰু
0: কি,
1: এই আমাৰ গাঁওখনত আমি গৈ লগ লাগি কিবা এটা কৰিব নোৱাৰিনে,
0: প্ৰতিযোগিতা
2: পাতিব পাৰোচোন,
1: কিহৰ
2: তৰ্ক প্ৰতিযোগিতা,
1: বঢ়িয়া
2: প্ৰতিযোগিতা,
1: আৰু কিবা কৰিব লাগিব ভাব ভাব,
0: নাটকৰ প্ৰতিযোগিতা পাতো,
1: নাটকৰ প্ৰতিযোগিতা,
0: খেলৰ প্ৰতিযোগিতা,
1: খেলৰ প্ৰতিযোগিতা,
0: ৰছী টনা খেল,
1: ৰছী টনা,
0: কণী যুঁজ,
1: এই মজা,
2: আগৰ দিনবোৰ দেখোন ঘূৰি আহিছে
0: একদম, আৰু লগে লগে আমি ন হেৰিও পাতিম, এই বিহু আহিছে নেকি,
2: বিহু কৰ্মশালা,
0: বিহু কৰ্মশালাও পাতো তেনেহ'লে,
1: তেনেহ'লে বিহু কৰ্মশালাৰ লগত সংগতি ৰাখি, বিহু লগত সংগতি ৰাখি বিহু কৰ্মশালা কুইজ প্ৰতিযোগিতা খেল ধেমালি এই সকলোবোৰ পাতিম,
2: আৰু লগতে তই যে এডুকেশ্যন লৈ আহিছ এই পেৰেণ্টছৰ সেইটোৰ ওপৰতো তই এটা ক্লাছ দি দিব পাৰিবি,
0: আমি ন এটা কাম কৰিম, আমি যিকেইদিনৰে প্ৰগ্ৰেমটো পাতিম সেইকেইদিন আমাৰ ফিল্ডখনৰ ভিতৰত যাতে যোনে যোনে আহে তেওঁলোকৰ ফোনটো যাতে চুইচ অফ কৰি থয়, এনেকে আমি এটা মোবাইল ফ্ৰী জোন বনাম, আৰু সেই মোবাইল ফ্ৰী জোনটোৰ ভিতৰত আমি সকলোখিনি এক্টিভিটিজ কৰিম,
1: আমি গাঁওখনৰ অৱস্থাটোৰ কথা বিষয়ে কথা পাতিম,
3: গাঁৱৰ অৱস্থা, এই গাঁৱৰ অৱস্থা চিন্তা কৰাৰ কথা আমাৰ নিজৰ ঘৰখন চিন্তা কৰিব লাগিব, তেতিয়াহে আমি গাঁৱৰ চিন্তা কৰিব পাৰিম,
1: হয় হয় হয় হয়
3: মানে এই ঘৰত ঠিক কৰিবলৈ হ'লে আমি কি কৰিব লাগিব,
1: ঘৰখনৰ নিজৰ মানুহখিনি নিজৰ দায়িত্বটো নিজেই ল'ব লাগিব,
3: এক্সেক্টলি হেৰি কৰিব পৰা যায়হে
1: কি,
3: ময়ো বহুত দিনৰ পৰা ভাবি আছিলো আমাৰ যিবিলাক পিতৃ মাতৃ আছে এই উঠি অহা ল'ৰা ছোৱালী পিতৃ মাতৃসকলক আমি কিবা এটা কিবা কোৰ্চ এটা দিব পৰা যায় নেকি,
1: একদম সঁচা কথা,
0: এই সেইটো কথাই আমি পাতি আছিলো, মানে পেৰেণ্টছ এডুকেশ্যন এটা দিম আমি এই বিহু বুলি, আমাৰ দুপৰীয়া সময়খিনিত আমি ল'ৰা ছোৱালীৰ লগত খেল ধেমালি কৰি গধূলি সময়ত পেৰেণ্টছবোৰ যেতিয়া আহিব তেওঁলোকৰ লগতো আমি কিছুমান খেল ধেমালিৰ অনুষ্ঠান পাতি এনেকে আমি ল'ৰা ছোৱালী আৰু শিশু মানে মাক দেউতাক এক লগ লগাই
1: ঠিক আছে কিন্তু আলোচনা কৰিব লাগিব, আমি লগ খাই আলোচনা কৰিম,
0: ঠিক আছে এই কছৰ তলতে আকৌ এবাৰ লগ হৈ গলে কথা পাতিম,
1: অ'কে বাই
0: বাই,
4: আচলতে বৰ্তমান সময়ত এক প্ৰাসংগিক বিষয় লৈ যিধৰণে নাট ভাগ পৰিৱেশন কৰিলে আটাইকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে যিসকলে নাট পৰিৱেশন কৰিলে তেওঁলোকৰ পৰিচয়টি জনাব,
5: নমস্কাৰ মই প্ৰিয়ংকা কলিতা এইখন বিশ্ববিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী,
6: নমস্কাৰ মোৰ নাম নিকিতা দাস আৰু মই এইখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাট শাখাৰ দ্বিতীয়

0: সাম্ভাষিকৰ ছাত্ৰী।
1: মই প্ৰিয়ংকা বৰা, মই এখন বিশ্ববিদ্যালয়ৰ দ্বিতীয় সাম্ভাষিকৰ ছাত্ৰী।
2: আৰু মই ভৰত চুতীয়া।
3: অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলোকে।
4: বিশ্ববিদ্যালয় এই বিভাগৰে ছাত্ৰী ৰিহিতা প্ৰিয়ম গোস্বামীৰ কাষ চাপিছো। তেখেতে এটি গীত পৰিৱেশন কৰিব, কি গীত পৰিৱেশন কৰিব আমি জানিব বিচাৰিম।
5: নমস্কাৰ, মই জুবিন দাৰ এটি খুব এটি বিশেষ গীত গাবলৈ চেষ্টাহে কৰিছো।

0: আচলতে সঁচাকৈ ইমান সুন্দৰকৈ গীতটি পৰিৱেশন কৰিছে। আমিতো আহ্লাদিত হৈছোঁ, লগতে আমি আশা কৰিছোঁ যে আমাৰ যিসকল শ্ৰোতাই এই অনুষ্ঠান শুনি আছে তেখেতসকলেও তোমাৰ এই কণ্ঠত আহ্লাদিত হ'ব। সেই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই সংগীতৰ যাত্ৰা এনেদৰে অব্যাহত থাকক।
1: ধন্যবাদ প্ৰিয় শ্ৰোতা। নিৰ্ধাৰিত সময় শেষ হোৱাৰ বাবে এই অনুষ্ঠান আজি আমি ইয়াতে সামৰিব লাগিব।
2: তৃতীয় খণ্ডত লগ পোৱাৰ আশাৰে পম্পী মালাকাৰৰ সৈতে মই কস্তুৰীমা দাসে দ্বিতীয় খণ্ডটিৰ পৰা ইমানতে বিদায় লৈছো।
3: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপুৰে খণ্ডটি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।
4: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

আজি সন্ধিয়া 7:20 হেল্লো যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী প্ৰাঞ্জল পৰখ আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী।

কাইলৈ পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় চালচলনত বিসংগতি। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব স্নায়ুৰোগ বিশেষজ্ঞ ডক্টৰ লক্ষ্যজ্যোতি বসুমতাৰী। অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: कल संयुक्त अरब अमीरात, नीदरलैंड, स्वीडन, नॉर्वे और इटली की 6 दिन की यात्रा पर रवाना होंगे। विदेश मंत्रालय में सचिव सीबी जॉर्ज ने नई दिल्ली में बताया कि श्री मोदी कल संयुक्त अरब अमीरात की राजधानी अबू धाबी पहुंचेंगे और राष्ट्रपति शेख मोहम्मद बिन जायद अल नहयान से मुलाकात करेंगे। केंद्रीय वाणिज्य तथा उद्योग मंत्री पीयूष गोयल ने कहा है कि कृषि, डिजिटल अवसंरचना, स्वास्थ्य देखभाल और स्वच्छ ऊर्जा से लेकर विनिर्माण तथा प्रौद्योगिकी भागीदारी के बाद अब भारत अफ्रीका सहयोग का अगला चरण उच्च मूल्य उत्पादों और एकीकृत आपूर्ति श्रृंखलाओं पर निर्मित होगा। कल नई दिल्ली में भारत अफ्रीका कारोबारी संवाद और प्रदर्शनी तथा भारत अफ्रीका शिखर सम्मेलन से पहले आयोजित एक कार्यक्रम में श्री गोयल ने यह बात कही। गृहमंत्री अमित शाह ने कहा है कि राष्ट्रीय आपदा मोचन बल एनडीआरएफ ने 2 दशक की अल्पावधि में देश के 140 करोड़ नागरिकों का विश्वास जीता है। श्री शाह ने गाजियाबाद में आज एनडीआरएफ के राष्ट्रपति ध्वज समारोह में कहा कि आपदा की स्थिति में एनडीआरएफ की मौजूदगी से लोग सुरक्षित महसूस करते हैं।
1: एनडीआरएफ को राष्ट्रपति निशान का सम्मान दिया गया, वो हम सब के लिए गौरव और प्रतिष्ठा की बात। ये सम्मान एनडीआरएफ के समस्त बल के सेवा, साहस, शौर्य और समर्पण के संचित गुणों का सम्मान है। 20 साल के कम अंतराल के अंदर आपदा बचाव के क्षेत्र में भारत को वैश्विक नक्शे पर रखने का काम एनडीएमए और एनडीआरएफ ने किया है।
0: पंजाब के मुख्यमंत्री भगवंत मान ने कल नई दिल्ली में कृषि मंत्री शिवराज चौहान से मुलाकात कर राज्य की विभिन्न कृषि चुनौतियों से उन्हें अवगत कराया तथा मूल्य वर्धित फसल खेती पर जोर दिया। श्री चौहान ने उन्हें आश्वासन दिया कि केंद्र सरकार पंजाब के किसानों के कल्याण के लिए प्रतिबद्ध है। उन्होंने कहा कि कपास, दलहन, तिलहन और बागवानी अभियान के लिए केंद्र और पंजाब सरकार मिलकर काम करेंगे। आईपीएल क्रिकेट में आज पंजाब किंग्स का सामना मुंबई इंडियंस से होगा। हिमाचल प्रदेश के धर्मशाला में ये मैच शाम 7:30 बजे से खेला जाएगा। प्रतियोगिता में कल रायपुर में रॉयल चैलेंजर्स बंगलुरु ने कोलकाता नाइट राइडर्स को 6 विकेट से हरा दिया। विराट कोहली को प्लेयर ऑफ द मैच चुना गया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা, দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডেইৰীৰ প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি, শ্ৰীভূমি জিলাত হেপাটাইটিছ আৰু পানীৰ জৰিয়তে সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি আৰু অষ্ট্ৰেলিয়াত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৰ যোগ্যতা অৰ্জন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী 6 মাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা 6 মাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও 6 মাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী 6 মাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহ্বান জনায়। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহ্বান জনায়। তেওঁ কয় যে দেশত রন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ

0: হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকাকৈ বৃদ্ধি কৰিছে। এই নতুন মূল্য আজিৰে পৰা প্ৰযোজ্য হৈছে। উৎপাদন মূল্য বৃদ্ধি হোৱাৰ বাবে গাখীৰৰ মূল্য বঢ়াবলগীয়া হৈছে বুলি প্ৰতিষ্ঠান দুটাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ কয়। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহুবিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেচনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব।
0: শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা গোচৰ সংক্ৰান্তত কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰা আজি পুনৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হৈছে। অপৰাধ শাখাই কালি এই সংক্ৰান্তত খেৰাক সুদীৰ্ঘ সময় জেৰা কৰে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াই পৃথকে পৃথকে প্ৰায় 11 ঘণ্টা তেওঁক জেৰা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীভূমি জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে হেপাটাইটিছ আৰু পানীৰ জৰিয়তে সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলা স্বাস্থ্য কৰ্তৃপক্ষই জনসাধাৰণক বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিবলৈ, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু কঠোৰ স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনাইছে। জিলা স্বাস্থ্য সমিতিয়ে বৰ্ষাকালত ঠায়ে ঠায়ে পানী জমা হোৱা আৰু পয়ঃ প্ৰণালীৰ অৱনতিৰ বাবে গ্ৰহণী, কলেৰা, টাইফয়েড, ডিচেণ্ট্ৰি আদি ৰোগ সংক্ৰমণৰ আশংকালৈ চাই সকলো নাগৰিককে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰি জনসাধাৰণক কেৱল উতলোৱা অথবা বিশুদ্ধ পানীহে খাবলৈ আৰু পৰিষ্কাৰ তথা ঢাকনিযুক্ত পাত্ৰত পানী সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ, আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ কালি 560,64,00,000 টকাত আবণ্টন দিয়ে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য আৰু অন্য পক্ষসমূহলৈ স্মাৰকলিপি জাৰি কৰিছে। এই স্মাৰকলিপি অনুসৰি অসমক সৰ্বাধিক 187,32,00,000 টকা আবণ্টন দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ বাবে 164,90,00,000, মণিপুৰৰ বাবে 46,61,00,000, মেঘালয়ৰ বাবে 53,19,00,000, মিজোৰামৰ বাবে 43,50,00,000, নাগালেণ্ডৰ বাবে 34,92,00,000, ছিকিমৰ বাবে 15,69,00,000 আৰু ত্ৰিপুৰাৰ বাবে 23,51,00,000 টকাত অনুমোদন দিয়া হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে লগতে অসমলৈ 2026-27 বৰ্ষৰ বাবে সেতুবন্ধন প্ৰকল্পৰ অধীনত ৰাজ্যিক পথসমূহত দলং নিৰ্মাণৰ বাবে 33

0: 94 লাখ টকাত আবণ্টন দিছে। মেঘালয় চৰকাৰে কালি পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ লংপাপ গাঁৱৰ জনসাধাৰণক তেওঁলোকৰ সুৰক্ষাৰ বাবে আজিৰে পৰা অঞ্চলটোত 10 নম্বৰ বিশেষ বাহিনীৰ লোক নিয়োজিত কৰা হ'ব বুলি আশ্বাস দিয়ে। অঞ্চলটোৰ জনসাধাৰণে মেঘালয়ৰ সচিবালয়ৰ সন্মুখত বিশেষকৈ খেতিৰ সময়ছোৱাত সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত উপ মুখ্যমন্ত্ৰী স্নিয়াৱভালাং ধৰৰ সৈতে হোৱা প্ৰতিনিধিসকলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অঞ্চলটোত বাস কৰা অসমৰ জনসাধাৰণে তেওঁলোকৰ মাটিত খেতি কৰাত বাধা আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। যোৱা বছৰ খেতিৰ সময়ত অঞ্চলটোত কেইবাটাও সংঘৰ্ষ সংঘটিত হৈছিল আৰু এই ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাইছিল। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত আছে বুলি জানিবলৈ দিছে। অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। বড়োৱে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় পুলিচ গেমছত টেবুল টেনিছত দুই মুকুট দখল কৰি এই সুযোগ লাভ কৰে। বাৰ্ডিয়ে কালি অপেন ছিংগলছ আৰু ৰাজপত্ৰিত বিষয়া শিতানৰ ছিংগলছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। অপেন শিতানৰ ছিংগলছত বাৰ্ডিয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সুব্ৰত ৰাজবাৰ্মাক 3-1 ফলাফলত পৰাস্ত কৰে। একেদৰে ৰাজপত্ৰিত বিষয়া শিতানৰ ছিংগলছত খেলুৱৈগৰাকীয়ে এম শ্ৰী অভিনৱৰ বিৰুদ্ধে 3-0 ফলাফলত সহজ জয় সাব্যস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা। দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডেইৰীৰ প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকাকৈ বৃদ্ধি। শ্ৰীভূমি জিলাত হেপাটাইটিছ আৰু পানীৰ জৰিয়তে সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি আৰু অষ্ট্ৰেলিয়াত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বড়োৰ যোগ্যতা অৰ্জন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ আমাৰ প্ৰেম কি প্ৰেম কাহানী চিনেমাৰ এটি গীত ভৰুণ জেনৰ কণ্ঠত। গীতৰ কথা ছাহিল চুলতানপুৰীৰ।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক গদৰ টু চিনেমাৰ এটি গীত অৰিজিত সিঙৰ কণ্ঠত। গীতৰ কথা ছয়িদ কদ্ৰীৰ।

ইমানপৰে শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

0: আইদেউৰ বোলনিৰ সমস্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনি মুকলি কৰিছো আইদেউৰ আখল। শ্ৰোতাসকল, এই শিতানত আজি আপোনালোকৰ বাবে লৈ আহিছো গ্ৰীষ্মৰ বতৰত আচাৰৰ জুতি। আৰু এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে আচাৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা এগৰাকী গৃহিণী কৰবী নাথ। কৰবী নাথ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমি আপোনাৰ পৰা জানিম গ্ৰীষ্মৰ বতৰত বিভিন্ন ধৰণৰ আচাৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি। তাৰ আগতে আপুনি এই আচাৰৰ ব্যৱসায়ৰ লগত কেইবাবছৰ ধৰি জড়িত হৈ আছে। অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেদৰে ঘৰতে আচাৰ প্ৰস্তুত কৰি ব্যৱসায় কৰিম বুলি ভাবিলে।
1: মোৰ এজনী হাউছৱাইফ হয়। বহুত মানে আগৰ পৰা কিবাকিবি কৰিম বুলি ভাবি থৈছিলোঁ, ছোৱালী আৰু কিবাকিবি ঘৰৰ মানে সমস্যাৰ পৰা কৰিব নোৱাৰিলোঁ। বৰ্তমান অলপ আজৰি হ'লোঁ, হৈ পেলাই ভাবিলোঁ 2024 এপ্ৰিল মাহমানত ভাবিলোঁ আচাৰৰে ব্যৱসায় এটা কৰি চাওঁচোন, আচাৰ বনাওঁ চলেনে নচলে। তেনেকৈ ভবাৰ পিছতে প্ৰথমতে মই বাঁহগাজ আনিলোঁ, আনি বাঁহগাজৰ আচাৰ প্ৰস্তুত কৰিলোঁ। কৰি বাঁহগাজ দেখিলোঁ মানুহে লৈছে মোৰ পৰা। তাৰপিছতে ভোট জলকীয়া কৰিলোঁ আৰু এনেকেই আগবাঢ়ি আহি আছোঁ আৰু, মানুহে ভাল পাইছে। মই মানে সকলো বস্তু ঘৰুৱা পদ্ধতিৰে কৰোঁ, তাতে কোনো প্ৰিজাৰ্ভেটিভ নিদিওঁ। আৰু আমাৰ মাহঁতে আগতে যেনেকৈ কৈছিলে, আইতাহঁতে, যে যিবিলাক বস্তু তেওঁলোকে বহুত জানিছিলে, তেওঁলোকে ক'ত প্ৰিজাৰ্ভেটিভ ইউজ কৰিছিলে, কিন্তু বহুদিন আচাৰবোৰ ভালেৰে ৰাখিছিলে।

0: মই তেনেকৈয়ে কৰি আহিছোঁ।
1: হয়, যিহেতুকে আপুনি বাঁহৰ গাজৰ আচাৰেৰে আপুনি আৰম্ভ কৰিছিলে, বাঁহৰ গাজৰ আচাৰ প্ৰস্তুত কৰাৰ পদ্ধতি বিভিন্ন ধৰণৰ,
0: হয় হয়,
1: আপুনি কেনেদৰে প্ৰস্তুত কৰে?
0: মই বাঁহৰ গাজৰ আচাৰ মানে বহুতে বেলেগ বেলেগ ধৰণে কৰে, কিন্তু আমি আইতাহঁতৰ যিটো আমাৰ ঘৰুৱা পুৰণি প্ৰচেছেৰে যদি আপুনি কৰে তেতিয়া কোনো বেয়া নহয়। মই বাঁহগাজ যিবিলাক বাঁহগাজ বজাৰত পোৱা যায় সেইবিলাক আনো, আনি ধুই মেলি অলপ চালনীত থৈ দিওঁ 5-10 মিনিট। থোৱাৰ পিছত সেইবোৰ পিহনাত মিহিকৈ কাটোঁ, কাটি পেলাই সেইবিলাক মই থেকেৰা টেঙা দি আইতাহঁতে আগতে বটলত ভৰাই থৈ দিয়ে, মই তেনেকৈ এসপ্তাহ ৰাখোঁৱেই দেই। এসপ্তাহ ৰাখি ধৰক আজি যদি সোমবাৰে মই বটলত ভৰাই থ'লোঁ, নেক্সট সোমবাৰেহে উলিয়াম। সোমবাৰে উলিয়াই কি কৰোঁ, মই চেপি চেপি অলপ চালনীত দি দিওঁ, আকৌ দি পেলাই আধা ঘণ্টামান পিছত অলপ শুকোৱা নিচিনা হ'লে তাতে ভিনেগাৰ, তেল আৰু জলকীয়া কাটি এনেকৈ বনাওঁ আৰু নিমখ দিওঁ।
1: হয়, বাঁহৰ গাজখিনি আমি প্ৰথমতে ৰুকি ল'ব লাগিব, নহয় ৰুকি পেলাই কিমান সময় শুকুৱাব লাগে? আধা ঘণ্টামান শুকুৱালে?
0: আধা ঘণ্টা মানে এনেই কটাৰ আগতে ধৰক আধা ঘণ্টা ধুই মেলি অলপ 5-10 মিনিট পানীটো যোৱাকৈ আৰু তেনেকৈ ৰাখি তাৰপিছত আপুনি পিহনাত দিব। পিহনাত দি পেলাই আপুনি পানী দি থেকেৰা দি এসপ্তাহ ৰাখিব।
1: হয়,
0: তাৰপিছত সেইবোৰ এসপ্তাহ হ'লে চেপি অলপমান যেতিয়া পানীটো শুহ যাব এনেই ডলা বা চালনী বা চালনীতে মেলি দিওঁ, এই যে নেটৰ চালনীত অলপ মেলি দিব, মেলি দি পেলাই ৰাখিব। ৰখাৰ পিছত দেখিব যে অলপ পানীটো গৈছে, তেতিয়া ধুনীয়াকৈ তেল আৰু জলকীয়া আৰু নিমখ আৰু অলপ ভিনেগাৰ দিওঁ, নিদিলেও কিন্তু বেয়া নহয়, তেনেকেই ৰাখোঁ। তাৰপিছত আৰু বটলত ভৰাই ভৰাই ৰাখি দিওঁ, নহ'লে সৰু সৰু বটল কৰোঁ মই।
1: হয়, এতিয়া বাইদেউ আপুনি আজি আমাক কি কি আচাৰ প্ৰস্তুত বনালে?
0: মই এতিয়া গৰমৰ বতৰত বাঁহ গাজটো ওলোৱা নাই বাৰু, অলপ কেইদিনমান পিছত ময়ো আৰম্ভ কৰিম। এতিয়া বৰ্তমান মই আমৰ আচাৰ বনাই আছোঁ আৰু বৰ্তমান আমৰ আচাৰ বহুত বিক্ৰীও হৈছে। আমৰ আচাৰ প্ৰস্তুত কৰিবলৈ আপোনালোকে কি কৰিব মই বুজাই দিওঁ। আমখিনি বজাৰৰ পৰা কিনি আনিব, চাব যোনটো আম অলপমান মানে কেঁচা আৰু প্লাছ একেবাৰে সৰুটো নহয়, মধ্যমীয়া চাইজৰ যোনটো আম সেই আমটো আনি ধুই মেলি কাটিব। কাটি কি কৰিব আপোনালোকে লগে লগে বাল্টি বা এটা সেই নিমখ দি থৈ দিব। নিমখ দি থৈ কি কৰিব আপোনালোকে 3 দিনমান নিমখত ডুবাই ৰাখিব, ঢাকোন মাৰি নিমখত ডুবাই ৰখাৰ পিছত আপুনি 3 দিনৰ পিছত উলিয়াই দিব। ধৰক সোমবাৰে যদি আপুনি আচাৰখিনি বাল্টিত ভৰালে নিমখত দি, সোম মঙল বুধবাৰে উলিয়াব, উলিয়াই পেলাই আপুনি ডলাত মেলি দিব। কিছুমানে হালধি দিয়ে লগতে, মই নিদিওঁ, কিন্তু হালধি দিলে অলপ তিতা তিতা লাগে, হালধি নিদি মই অলপমান ৰ'দত মেলি দিওঁ, ধৰক আধা ঘণ্টাহে দিওঁ দেই। আধা ঘণ্টাৰ পিছত আপুনি আনিব, আনি পেলাই মই কি কৰোঁ আকৌ বাল্টিত সোমাই দিম, শুকান বাল্টিত দেই এবাৰ সোমাই, গোটা জিৰা, গোটা ধনিয়া, মেথি, আজোৱাইন, পাঁচফোৰণ, এই সকলোবোৰ কি কৰোঁ কেৰাহীত অলপ ভাজোঁ, ভাজি সেইখিনি ঠাণ্ডা হ'বলৈ দি গুড়ি কৰোঁ, গুড়ি কৰি তাতে দিওঁ, আচাৰৰ ওপৰত ঢালি দিওঁ,
1: মানে আমখিনিৰ ওপৰত,
0: আমখিনিৰ ওপৰত ঢালি দিওঁ। তাৰপিছত মই কিন্তু কোনো তেল গৰম কৰি নিদিওঁ দেই, কেঁচা তেলৰহে প্ৰয়োগ কৰোঁ, যাৰ ফলত আচাৰটো বহুদিনৰ পাছত নুগুন্ধাই। মানে কেঁচা তেল মই নিজে পাইছোঁ, যিবিলাকে কেৰাহীত গৰম কৰি দিয়ে তেতিয়া বহুদিন পাছত অলপ এটা কিবা স্মেল আহে, কিন্তু মই কেঁচা তেল প্ৰয়োগ কৰোঁ। তাৰপিছত সেই গোটেই বস্তুখিনি কেঁচা তেল, হিং অলপো দিব, দি পেলাই কি কৰোঁ মছলাখিনি আকৌ আমত ধুনীয়াকৈ সানি জলকীয়াৰ গুড়ি, কাশ্মীৰী 1 পেকেট বা মানে হেৰি আৰু 1 কেজি আমত, আমখিনি চাই ব্যৱহাৰ কৰিব আৰু। তাৰপিছত ৰেড চিলি পাউডাৰ অলপ দি আকৌ তেনেকৈ বাল্টিত ঢাকোন মাৰি থৈ দিওঁ। তাৰপিছত আৰু এসপ্তাহমান তেনেকৈ হয়তো ৰ'দত দিওঁ, নিদিলেও একো নহয় মোৰ আচাৰ, মই ঘৰৰ ভিতৰতে বনাওঁ। তাৰপিছত তেনেকৈ এসপ্তাহমান পিছত দেখিব লাহে লাহে আমবোৰ সিজিব লাগিছে, তেতিয়াহে মই মানে উলিয়াই আকৌ বটলত সৰু সৰু বটলিং কৰোঁ, কৰি পেলাই ব্যৱহাৰ কৰোঁ।
1: তাৰমানে আমাৰ এটা ধাৰণা থাকে যে আমখিনি বেছিকৈ ৰ'দত দিলে,
0: ৰ'দত কিন্তু আম বেছিকৈ নিদিব, শুকাই গ'লে আমটো সিজিয়াবলৈ পিছত বহুত টান হৈ যায়, খাবলৈও ভাল নহয়।
1: তাহলে প্ৰথমতে আমখিনি আমি টুকুৰা টুকুৰিকে কাটি বাল্টি এটাৰ ভিতৰত থৈ দিব লাগে,
0: নিমখ দি,
1: নিমখ দি থৈ দিম, দুদিন থৈ দিব লাগে,
0: দুদিন 3 দিন যেনেকে থয় থব পাৰে।
1: হয়, তাৰপিছত আমি কিমান সময় শুকুৱাব লাগে? আধা ঘণ্টা,
0: আধা ঘণ্টামান শুকালেই হয়, আধা ঘণ্টা 1 ঘণ্টামান অলপমান আপুনি মুকলি ৰ'দত

0: ৰ'দ থাকিলে, ৰ'দ নাথাকিলেও একো নহয়, যেতিয়া আপুনি ভিনেগাৰ প্ৰয়োগ কৰিব তেতিয়া আচাৰ বেয়া নহয়।
1: হয়, এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি যে এই আচাৰৰ ব্যৱসায়টো কৰি আহিছে, আপুনি ভাবেনে ইয়াৰ যোগেদি আমাৰ শ্ৰোতা বাইদেউসকল লাভান্বিত হ'ব?
0: ভাবো,
1: আপুনি নিশ্চয়
0: হৈছো লাভান্বিত হৈছো। এতিয়া আৰু এষাৰ কথা ক'ব বিচাৰিম, মানে কিছুমানে কিনিব নোখোজে,
1: মানে বজাৰৰ ক্ষেত্ৰত অলপ
0: অসুবিধা আহি পৰে, হলেও আপুনি যদি সোৱাদটো যদি আনিব পাৰে তেতিয়া নিশ্চয় আপুনি, যদি আমি কিবা এটা বস্তু ভাল পাওঁ সেই দোকানখনলৈ আকৌ যাওঁ, গতিকে সেই বস্তুটো যদি বজাই ৰাখিব পাৰে তেন্তেহ'লে আপোনাৰ বিক্ৰী হ'ব, সোৱাদটো মেইন।
1: হয়, গৰমৰ দিনত আপুনি আৰু কি কি আচাৰ প্ৰস্তুত কৰে?
0: মই গৰমৰ দিনত আম কৰিলোঁ আৰু বাঁহগাজ কৰিম, ভোট জলকীয়াটো মাজতে মোৰ বন্ধ হৈছে, মানে কি ভোট জলকীয়া বজাৰত পাবলেই নাছিলে, এতিয়া ওলাইছে পাইছোঁ, এতিয়া কিনিম আনিম, ধৰক আকৌ ভোট জলকীয়াটো কৰিম, লাহেকৈ আকৌ জলফাই ওলাব, জলফাই কৰিম।
1: হয়, মই এইখিনিতে জানিব বিচাৰিছোঁ, যিহেতুকে আমাৰ শিশুসকলে মিঠাৰ প্ৰতি আকৰ্ষিত বেছিকৈ হয়, গতিকে আপুনি নিশ্চয় মিঠা আচাৰ?
0: হয় হয়, মই মিঠা আচাৰ, বগৰী মিঠা আচাৰ কৰিছোঁ।
1: হয়,
0: বগৰীখিনি আপোনালোকে অলপ ভালকৈ চাই ল'ব, যোনটো বগৰী মানে পকিছে আৰু ভিতৰত অলপ কোমল কোমল হৈ গৈছে, বিজল বিজল থকা, সেই বগৰীটো আনিব, আনি পেলাই আপোনালোকে দুই তিনিদিন অলপ ৰ'দাব লাগিব দেই বগৰী আচাৰত, ৰ'দত দি থ'ব, ৰ'দত দি থৈ দেখিব একেবাৰে শুকাবলৈ নিদিব, বিজলটো যাতে থাকে, ওপৰ গোটেই বগৰীখিনি এক কালাৰৰ হৈ যাব, অৰেঞ্জ কালাৰৰ নিচিনা, অৰেঞ্জ কালাৰৰ নিচিনা যেতিয়া হ'ব তেতিয়া আপোনালোকে আনিব, আনি পেলাই বগৰীবোৰ অলপমান ফাটাই দিব হাতেৰে, ভাঙি ভাঙি দিব, ভাঙি দি গুড় দিব, গুড় কেৰাহীত গৰম কৰি আৰু তেল অলপ দি গুড়খিনি গৰম দিব, পানী প্ৰয়োগ নকৰিব, বগৰীত কিছুমানে মই দেখিছো গুড়টো পানীত গলাই লয়, গুড়টো আপোনালোকে কি কৰিব, পানী দি নগলাব, তেল অলপ দি গুড়খিনি গলালে তাৰপিছত বগৰীত বেছি মছলা তেনেকে নালাগে, চফ অলপ জিৰা দিব পাৰে, চফ আৰু জিৰাটো আপোনালোকে কি কৰিব, অকণমান কেৰাহীত ভাজি লৈ বেছি গুড়ি নকৰিব, অলপ কম গুড়ি কৰা, যিটো অকণমান গোটা গোটা হৈ থাকে সেই গুড়িটো কৰি তাৰ ওপৰত দি দিব, খুব সহজতে বনাব পাৰি, ইমান মানে অসুবিধা নাই, গুড়খিনি গলাৰ পিছত অলপমান বগৰীখিনি তাতে দি দিব, দি পেলাই এই মছলা দুইবিধ দিব, চফ আৰু জিৰা ভালকৈ লৰাই লৰাই লৰাই লৰাই তাৰপিছত কেৰাহী পৰা নমাই ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থ'ব।
1: মিঠা আচাৰৰ বিষয়ে আমি জানিলোঁ, এতিয়া আমাক আৰু কি আচাৰ প্ৰস্তুত বনাই দিব?
0: আমাৰ এতিয়া প্ৰেচাৰ চেচাৰ হৈ থাকে মানুহখিনিৰ, নহৰুটো এনেই খাবলৈ মানুহে বেয়া পায় কিছুমানে, গতিকে সেইটো যদি আচাৰ কৰি থোৱা হয় তেতিয়াহ'লে মানে খুব ভাল হয়। নহৰুবোৰ কিনি আনিব প্ৰথমতে বজাৰৰ পৰা, কিনি নহৰু বাকলি গুচাই অলপ ডাঙৰটো হ'লে দুই তিনি ফাল কৰিব, নহ'লে সৰু সৰু নহৰুটো হ'লে মানে গোটা গোটাকৈ দিব পাৰিব, নহৰুটো এদিনমান ৰ'দত দিলেই হয়। নহৰুটোত কিন্তু মই নহৰুটো মানে তেলত অলপমান ভাজি দিওঁ, বস্তুটো কেঁচা তেল নিদিওঁ, নহৰুখিনি তেলটো গৰম কৰি তাতে মানে এই নহৰু জিৰা ধনিয়া কাশ্মীৰী গুড়ি আৰু মানে ৰেড চিলি যোনটো কয় ৰঙা জলকীয়া গুড়ি এইকেইটা দি পেলাই আপুনি ধুনীয়াকৈ কেৰাহীত অকণমান ভাজি তাৰপিছত নমাই থৈ ঠাণ্ডা হ'লে বটলত ভৰাব পাৰে, নহৰুটো আমাৰ কিন্তু বহুত ভাল।
1: হয়,
0: আৰু আপোনালোকে ফুলকবি মূলা পাচলি আচাৰ এটা কৈ দিওঁ।
1: হয়,
0: ঠাণ্ডাৰ দিনৰ এই বস্তুবোৰ আপোনালোকে যদি সাঁচি ৰাখিব পাৰে, মূলা গাজৰ ফুলকবি সৰু সৰুকৈ কাটি লৈ সেইটো অলপমান গৰম পানীত 10 মিনিটমান সিজাব, সিজাই কি কৰিব চালনীত মেলি দিব, মেলি দি পেলাই ধৰক খুব যদি চুকাৰত হয় তেতিয়া মানে ধুনীয়াকৈ ধৰক 2-3 ঘণ্টামান ৰ'দত, বেছি শুকাবলৈ নিদিব, তাৰপিছত আনি লৈ এই একেই পদ্ধতি ধৰক এই গোটেইখিনি জিৰা ধনিয়া তাৰপিছত আপোনালোকে কিন্তু বজাৰৰ পৰা গুড়ি এই যে মছলা পেকেটৰ সেইবিলাক ব্যৱহাৰ নকৰিব, তেতিয়া আচাৰৰ কিন্তু সোৱাদ একেবাৰে ভাল নহয়। মই সকলোবোৰ মছলা মই যিমান ঘৰত মানে খাদ্য প্ৰস্তুত কৰোঁ মাংস হওক কিবা হওক সকলোখিনি কিন্তু গোটা জিৰা ধৰ আনি থলোঁ, আনি পেলাই ৰ'দত শুকুৱাই ধুই মেলি পাউডাৰ কৰি থৈ দিছোঁ, তেনেকৈহে মই মানে প্ৰস্তুত কৰোঁ। গতিকে মই ক'ব বিচাৰিম যে তেওঁলোকে যাতে এই পেকেটৰ মচলা ব্যৱহাৰ নকৰে, নিজে যাতে মানে
1: প্ৰস্তুত কৰি ল'ব
0: বা গোটা

0: আচ্ছা, ৰান্ধনীয়া গোটেইখিনি অকণমান শ্লাইট গৰম কৰি কেৰাহীত ফুটি লৈ নমাই থৈ তেনেকে হেৰি কৰিব পাৰে। আৰু আমত আপোনালোকে অলপ সৰিয়হো দিব পাৰে দেই, ৰৈ গৈছে কথাটো, আমত অলপ সৰিয়হ, যোনটো হালধি অলপ সৰিয়হ,
1: মানে গোটা সৰিয়হ,
0: গোটা সৰিয়হটো মানে মছলাৰ লগতে ভাজি, আৰু অলপ ক'লা সৰিয়হ মানে পৰিমাণ লৈ, আৰু অলপ ক'লাটো কম আৰু বগাটো বেছি দি পেলাই ধৰক গোটেইখিনি মানে গ্ৰাইণ্ডাৰত গুড়ি কৰি তাৰপিছত প্ৰস্তুত কৰিব। হয়
1: হয়, এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো, আমি আচাৰ বহুদিন ভালে ৰাখিবৰ বাবে আমি কি পদ্ধতি ব্যৱহাৰ কৰিব লাগে, কেনেদৰে আমি বহুদিন ধৰি আচাৰ ভালে ৰাখিব পাৰোঁ? আমি যে মাজে মাজে ৰ'দত ৰ'দাই থাকোঁ আচাৰটো,
0: যদি আচাৰ এনেইটো আচাৰবোৰ খাই থাকিলে শেষেই হৈ যায় ধৰক, কিন্তু যদি ভিনেগাৰ দি থাকে আৰু কেঁচা তেলৰ প্ৰয়োগ কৰিলে কিন্তু আচাৰবোৰ বহুদিন ভালে থাকে।
1: হয়, এনে কিমান দিন মানলৈকে থাকে আচাৰ ভালে?
0: এবছৰমান থাকে ধুনীয়াকে।
1: হয়,
0: তাৰপিছততো আকৌ নতুন বনাই থাকে, খোৱাই হয় দিয়কচোন। প্ৰিজাৰ্ভেটিভ নিদিয়াকে তেনেকে ৰাখিব পাৰি, কাৰণ বজাৰৰ কেতিয়াবা দেখা যায় আচাৰ ঘৰলে আনি বেয়া হোৱা দেখা যায়, যে চিল খুলিলে কেতিয়াবাতো এনেকুৱা হৈ যায় আৰু।
1: আৰু কেতিয়াবা আমি মন কৰোঁ যে আচাৰত ভেঁকুৰ লগাও দেখিবলৈ পোৱা যায়, তাৰ কাৰণে আমি কি ব্যৱস্থা কৰিব লাগে?
0: মানে আচাৰ বটলত সুমুৱাৰ আগতে আচাৰখিনি যেতিয়া আপুনি ৰ'দৰ পৰা আনিলে সকলো সময়তে চাব যাতে পানী কোনো সংস্পৰ্শলৈ নাহে, বা আচাৰৰ বটলত ভৰোৱা চামুচখন যেতিয়া খাব তেতিয়া সেইখিনি চামুচতো পানী যাতে থাকিব নালাগে। পানীৰ সংস্পৰ্শলৈ আহিলে বস্তুটো বেয়া হয়, কিন্তু
1: হয়
0: ঘপককে কোনোবাই এই চামুচখন লৈ আহি ভৰাই দিলে তেনেকুৱা হলে কিন্তু বেয়া হয়। কিন্তু মই এই যে বাহিৰত মেলি দিলো তাৰপিছত আকৌ আনি যোনটো বাল্টিত ভৰালো সেই বাল্টিটো যথেষ্ট দুবাৰ তিনিবাৰ মুচি লৈছো, গতিকে মোৰ তেনেকুৱা হোৱা নাই। কিন্তু এতিয়া কোনোবাই ক'ব এনেকে কেঁচাতেই থাকিল, বা যোৱাবাৰ মই যেতিয়া প্ৰথম যোনখিনি আমাৰ আচাৰ কৰিছিলো বৰষুণ নাহিলে মই বেছি হেৰি নকৰিলো, কম ৰ'দতে আনি থলো, ভিতৰতে হেৰি কৰিলো, কিন্তু মোৰ বেয়া হোৱা নাই।
1: মানে আমাৰ এটা ধাৰণা আছে যে আচাৰখিনি বাহিৰত ৰ'দাই থাকিলে ভাল হয়, কিন্তু আচলতে সেইটো নহয় ন?
0: সেইটো নহয়, ৰ'দাব পাৰিলে ৰ'দাব, কিন্তু এতিয়া চবৰে ধৰক ইমান সুবিধাও নাই, আমাৰতো একেবাৰে সুবিধা নাই।
1: হয়
0: গতিকে আমি কিন্তু মই মোৰ পদ্ধতিৰে মই কৰি আছো, এনেকুৱা কোনো কাৰো কেতিয়াও কমপ্লেইন পোৱা নাই। আচাৰত এতিয়া মই আদা নহৰু কেতিয়াবা দিয়া যায়, আদা নহৰু দিলেও আচাৰত কিন্তু বেয়া নহয়, কিন্তু পিঁয়াজহে দিব নালাগে।
1: বাইদেউ আজিকালি খুব বেছিকৈ প্ৰচলিত হৈ আছে মাংসৰ আচাৰ, যোনটো আপোনাৰ কুকুৰা মাংসৰ আচাৰ বা আপোনাৰ মিছা মাছৰ আচাৰো আমি দেখিবলৈ পাওঁ, গতিকে মাংসৰ আচাৰ আমি কেনেদৰে প্ৰস্তুত কৰিব পাৰোঁ?
0: মাংসৰ আচাৰ আপোনালোকে প্ৰথমতে ব্ৰইলাৰ মাংস আনিব, কিছুমানে বোনলেছো আনে, বোন থাকিলেও একো নহয়, আনি ভালকৈ ধুই ল'ব। ধুই পেলাই কি কৰিব, কেৰাহীটো বইল কৰিব পাৰে নহ'লে হেৰি কৰিব পাৰে, কুকাৰতো কিছুমানে কৰে, অলপ হালধি দি কুকাৰ বা কেৰাহীত অলপ বইল কৰি হ'বলৈ দিব। বইল হোৱাৰ পিছত কি কৰিব, আপুনি সেইখিনি আচাৰ ঠাণ্ডা হ'ব দিব, ঠাণ্ডা হ'ব দিলে ধুনীয়াকৈ এৰুৱাব, হাতেৰে এৰুৱাই এৰুৱাই এৰুৱাই হাড়ৰ পৰা ধুনীয়াকৈ এখন থালত থৈ দিব। তাৰপিছত আপোনালোকে কি কৰিব, এই নহৰু আৰু বাদাম বগা তিল এইবোৰ ধুনীয়াকৈ কেৰাহীত ভাজি থাকিব, ভাজি তেলত ভাজিব দেই, এইটো তেলত ভাজি ধুনীয়াকৈ তাৰপিছত এই হেৰিখিনি দি দিব।
1: বাদামৰ কথা যে ক'লে, বাদামটো বাকলি এৰুৱা
0: বাদাম, বাকলি এৰুৱা বাদাম আগতে লাগিলে অলপ ভাজি থৈও দিব পাৰে, নহ'লে একেলগে দিলেও একো নহয়, বাদামটো দি পেলাই ধুনীয়াকৈ ব্যৱহাৰ কৰিব। তাৰপিছত কি কৰিব, এই সিজাই থোৱা মাংসখিনি তাৰ ওপৰত দি দিব, দি পেলাই লাষ্টত বগা তিল দিব আৰু অলপমান ভিনেগাৰ দি দিব, এনেকৈ থৈ পেলাই মছলা আপুনি হেৰি দিব পাৰে, ধনিয়া গুড়ি দিব আৰু কি দিব, এই লং ইলাচি দালচেনিৰ এটা পাউডাৰ বনাই ল'ব, এইখিনি সম পৰিমাণে পাউডাৰ নিচিনা বনাই তাৰ ওপৰত অলপ দি দিব, তেতিয়া বহুত দিনলৈ ভালে থাকে।
1: যিখিনি আপুনি বাদাম তিলৰ কথা ক'লে সেইখিনি আমি গৰম কৰি ভাজি আমি পিহনাত পিহি ল'ব লাগিব?
0: নালাগে, গোটাকে
1: গোটাকে দিলে হ'ব, খালি মছলাখিনি
0: পিহি ল'ব লাগিব।
1: হয়, তাৰপিছত সেইখিনি দিয়াৰ পিছত আমি মিঠাতেল দিব লাগিব নিশ্চয়।
0: মিঠাতেলত ভাজিব লাগিব, মিঠাতেলত গোটেইখিনি ভাজি
1: মানে মাংসৰ লগতে গোটেইখিনি
0: ভাজি ল'ব। এইটো চিকেনৰ মাংসটোত বহুত তেল ভৰাই দি থ'ব নালাগে অৱশ্যে।
1: হয়, তেলৰ পৰিমাণটো কিমানমান হ'ব লাগে?
0: তেলৰ পৰিমাণ ধৰক এক কেজি মাংসত আপুনি ভাজোতেই যিমানখিনি তেল দিলে বস্তুটো ড্ৰাই ড্ৰাই

0: হৈ থাকিব আপোনাৰ,
1: হয়
0: শুকান শুকান হৈ থাকিব, তেনেকে মই মানে প্ৰস্তুত কৰিছোঁ। আৰু চিকেনৰ এটা কিন্তু এনেকে ভাজিও কৰে মানুহে, চিকেনখিনি প্ৰথমতে বইল নকৰাকে ধুনীয়াকে সৰু সৰুকে পিচ পিচ কৰিব গোটাই। এইটোতো মই বইল কৰি এৰুৱাই লোৱাৰ কথা কলোঁ, আৰু নৰ্মেল মাংস যেনেকে আমি বনাওঁ তেনেকে চিকেনটো আগতে ভাজি ল'ব, ভাজি থৈ দিব। তাৰপিছত নহৰু নহৰুবোৰ গোটা গোটাকে দিব, দি পেলাই ভাজি লৈ তাৰপিছত চিকেনখিনি লাষ্টত পেলাই দিব, দি পেলাই তাতে বগা তিলটো দিব। বগা তিলটো দিলে ভাল
1: হয়,
0: বগা তিল এনেকে আৰু নৰসিংহৰ পাতো দিয়ে, সেই পাতটো দি পেলাই সেইটো এটা পদ্ধতিৰে বনাব পৰা যায়।
1: হয় বাইদেউ, এইখিনিতে আৰু এটা আচাৰৰ কথা মনলৈ আহিছে, সেইটো হৈছে জলকীয়াৰ আচাৰ। আপুনিতো ক'লে ভূত জলকীয়াৰ আচাৰ আপুনি প্ৰস্তুত কৰে,
0: ভূত জলকীয়াৰ আচাৰো মই অলপ ক'ব বিচাৰিম।
1: হয়,
0: ভূত জলকীয়াৰ আচাৰ বহুতে বহুত কিবা কিবি দি কৰে, ধৰক এই জিৰা ধনিয়া, কিন্তু সেইটো সৰিয়হ দি পেলাই সেইটোতকে মোৰ কিন্তু মই যেনেকে মানে চবৰে নিজৰ নিজৰ সোৱাদৰ কথা, কিন্তু মোৰ হৈছে মই ভূত জলকীয়াত একোৱেই নিদিওঁ, নিমখ অলপ ভিনেগাৰ আৰু তেলটো, এই চিম্পুলকে বনাওঁ। বেয়াও নহয় আৰু মোৰ বিক্ৰীও হয়, কিন্তু কাৰণ মানে আমি আচলতে কিছুমান বস্তু ক'ব বিচাৰিম, মই এই ব্যৱসায়টো কৰি নিজে গম পাইছোঁ, আমাৰ আইতাহঁতে যেনেকে মানে সহজভাৱে কৰিছিল ঘৰুৱা পদ্ধতি, সেইটোৱে মানুহে বিচাৰে। কিন্তু
1: খাবলৈও সোৱাদ হয়,
0: খাবলৈ এনেই চবতে চব বস্তু দিব নালাগে, সেইটো কিন্তু মই অলপ মানি পেলাই সকলো কাম কৰোঁ। এই যে হ'ল বুলিয়েই যে চবতে আদা, হ'ল বুলিয়েই নহৰু, তেনেকুৱা কথাটো নহয়,
1: খাবলৈও
0: সোৱাদ হয়। আমলখিৰ আচাৰো কৰোঁ, আমলখিখিনি ধৰক ধুই পেলাই অলপ সিজাই লৈ তেনেকে ধনিয়া জিৰা মই ঘৰতে অলপ গৰম কৰি কেঁচা তেলত সানি থৈ দিওঁ, তাৰপিছত অলপ সিজিলে মানে বটলত ভৰাওঁ। আমলখিখিনি অলপ সিজাই ধৰক অলপমান পানীটো সোমালে, কোমল কোমল হ'লে আপুনি হাতেৰে চুই চাব, তেতিয়া ৰ'দত মেলি দিব, মেলি দি ধৰক এই একে পদ্ধতিৰে আধা ঘণ্টা এক ঘণ্টামান ৰ'দত থকাৰ পিছত লৈ আহি সুন্দৰকে আচাৰখিনি মানে কেঁচা তেল দিব, ভিনেগাৰ আৰু এই সমস্ত জিৰা ধনিয়া মছলাখিনি ধুনীয়াকে গৰম কৰি গুড়ি কৰি তাত দি আকৌ সেই বাল্টিত ভৰাই থ'ব। তাৰপিছত ধৰক চাৰি পাঁচদিন আপুনি নিজেই অনুমান গম পাব যে গলি আহিব, তেতিয়া আপুনি ব্যৱহাৰ কৰিব যোগ্য হ'ব।
1: বাইদেউ, আপুনি ভিনেগাৰ দিয়াৰ কথা কৈ আছে, ভিনেগাৰ আমি যিহেতু আচাৰ ব্যৱহাৰ কৰিলে আচাৰ ভালে থাকে, ভিনেগাৰৰ পৰিমাণটো কিমান দিব লাগে? কেতিয়াবাতো বেছি হ'লে খাবলৈও চাগে বেয়া হ'ব।
0: নাই, খাবলৈ মানে আপুনি ধৰক এতিয়া এক কেজি আমত আপুনি একাপমান দিব,
1: হয়
0: সৰু কাপ এটাৰ একাপ, সৰু কাপ মানে ধৰক এই সৰু কাকটো যিটো ভিনেগাৰৰ কাক বা
1: তেনেকুৱা
0: মুখনিখনৰ তেনেকুৱা জোখত একাপ বা দুকাপ, মানে আপুনি নিজেই গম পাব আচাৰৰ পৰিমাণ চাই, এজনী গৃহিণীয়েতো গম পায়ে, সকলো একেবাৰে
1: অনুমান কৰিব পাৰে,
0: অনুমান কৰিব পাৰে। এতিয়া এক কেজি আমত ধৰক মিঠাতেল 800 গ্ৰাম, মই কিন্তু সকলো আচাৰত একেবাৰে ডুবাই ডুবাই তেল দি নথওঁ, কাৰণ আজিকালি চবে স্বাস্থ্যৰ বিষয়ে অলপ
1: সচেতন,
0: তেল বেছি খোৱাটো ভাল নহয়, মই খুব কম তেলতে বনাওঁ কিন্তু।
1: হয় হয় হয় বাইদেউ, আপুনি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু খুব সুন্দৰ সুন্দৰ আচাৰ প্ৰস্তুত প্ৰণালী আমাক ক'লে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ আপোনাক লগ পাম বুলি আশা ৰাখিলোঁ, আৰু শ্ৰোতাসকলে নিশ্চয় কৰবীনাথ বাইদেউৱে কোৱাৰ দৰেই আচাৰ প্ৰস্তুত কৰিব আৰু ব্যৱসায় কৰিবলৈ চেষ্টা কৰিব, নহয় জানো বাইদেউ?
0: হয়,
1: তেনেহ'লে আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ, আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ, নমস্কাৰ।
0: নমস্কাৰ।

সেয়া আছিল আচাৰ ব্যৱসায় কৰি স্বাৱলম্বন হোৱা এগৰাকী গৃহিণী কৰবী নাথ। আৰু আজি আমাৰ কথোপকথনৰ বিষয় আছিল গ্ৰীষ্মৰ বতৰত আচাৰৰ জুতি। স্বাস্থ্য যতনৰ বাবে পুষ্টিকৰ আহাৰ খাওক। শাক পাচলি, ফল মূল, মাছ মাংস, কণী আদি প্ৰটিনযুক্ত খাদ্য নিয়মীয়াকৈ খাওক। দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খাওক। 7-8 গিলাচ পানী প্ৰতিদিনে গ্ৰহণ কৰক। অতিমাত্ৰা তেলযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক।

সময়মতে আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰক। প্ৰতিদিনে 30 মিনিট খোজকঢ়া অথবা যোগাসন কৰাৰ অভ্যাস কৰক। নিজৰ বাবে অলপ সময় ৰাখক। পৰ্যাপ্ত নিদ্ৰা লওক। 7-8 ঘণ্টা সময় শুবলৈ চেষ্টা কৰক। পচন্দৰ কামবিলাক কৰিবলৈ যত্ন কৰক, যেনে গান গোৱা, পঢ়া বা বাগিচা কৰা আদি। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাওক। ৰক্তচাপ, থাইৰয়ড, হিমগ্ল'বিন আদি সময়ে সময়ে পৰীক্ষা কৰক। মহিলাসকলে স্তন অথবা গৰ্ভাশয় সংক্ৰান্তত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কোনো অস্বাভাৱিক লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লওক। কেলছিয়াম আৰু আইৰণযুক্ত খাদ্য খাবলৈ যত্ন কৰক। নিজৰ স্বাস্থ্য ভালে থাকিলেহে পৰিয়ালৰ যতন ভালদৰে ল'ব পাৰি। সেইবাবে নিজকে সুন্দৰ আৰু সুস্বাস্থ্যৱান কৰি ৰাখক।

আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা আধুনিক গীতৰ অনুষ্ঠানত শুনি আছে প্ৰতীক্ষা ডেকাৰ কণ্ঠৰ আধুনিক গীত শিল্পীৰ কণ্ঠত এইবাৰ শুনক কীৰ্তিকমল ভূঞাৰ ৰচিত এটি গীত

প্রতীক্ষা ডেকাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো নকুল চন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: Drongen Podmavan.
1: ইমান পৰে নকুল চন্দ্ৰ নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক সৌৰভ কুমাৰ দাসৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত সৌৰভ কুমাৰ দাসৰ স্পেনিছ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক নতুন দিল্লীত চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে মাত্ৰ 20 বছৰতে দেশৰ 140 কোটি জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰলৈ যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আজি বেইজিঙত আয়োজিত এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক নতুন দিল্লীত চলি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ লগতে সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিসকল উপস্থিত আছে। ভাৰতৰ অধ্যক্ষতাত আয়োজিত এইবাৰৰ ব্ৰিক্ছ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু স্থায়ী বিকাশৰ বাবে নিৰ্মাণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম আৰু জনসাধাৰণ কেন্দ্ৰিক দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বিষয়বস্তু বাছনি কৰা হৈছে। এই উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে শেহতীয়া সংঘৰ্ষৰ ফলত আলোচনা আৰু কূটনীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। জটিলতা আৰু অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বিশ্বত আলোচনাৰ মাধ্যমেৰে সমতা আৰু উমৈহতীয়া অথচ ভিন ভিন দায়িত্বৰ আদৰ্শৰাজিক বৰ্তাই ৰাখি বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়া উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ জয়শংকৰে উল্লেখ কৰে যে প্ৰযুক্তিগত উন্নয়নে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু সুশাসন তথা সৰ্বাত্মক বিকাশৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ লগতে কয় যে উমৈহতীয়া স্বাৰ্থৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰী দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে আৰু ব্ৰিক্ছ পৰিকাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে সকলো সহযোগী আৰু সদস্য ৰাষ্ট্ৰই দ্বিপাক্ষিক তথা বহুপাক্ষিক আলোচনাৰ জৰিয়তে ঘনিষ্ঠ আৰু নিয়মীয়া যোগাযোগ ৰক্ষা কৰা উচিত। আজিৰ বৈঠকে অৱধাৰণাৰ বিনিময় আৰু বিভিন্ন বিষয়ত সহমত গঢ়ি তোলাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ বিভিন্ন অংশত চলি থকা সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য, প্ৰযুক্তি তথা পৰিৱেশ বিষয়ক প্ৰত্যাহ্বানে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু এনে পৰিস্থিতিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা পালন কৰিব বুলি আশা বৃদ্ধি পাইছে। বিশ্বৰ কেইবাখনো দেশ শক্তি, খাদ্য, সাৰ আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে তেওঁলোকক ইয়াৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনোৱাত সহায় কৰিব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ

@20 স্থিতিস্থাপকতা উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্সৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা নতুন দিল্লীত ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নক সাক্ষাৎ কৰে আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকলৈ আদৰণি জনায়। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত তেওঁলোকে ভাৰত ইণ্ডোনেছিয়া সৰ্বাম্মক কৌশলগত সহযোগিতাৰ অগ্ৰগতি আৰু দক্ষিণ পূব এছীয় ৰাষ্ট্ৰ সংস্থাৰ সৈতে সহযোগিতাৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFএ মাত্ৰ 20 বছৰতে দেশৰ 140 কোটি জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গাজিয়াবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৰাষ্ট্ৰপতি ধ্বজা প্ৰদান সমাৰোহত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে আজি এইদৰে কয়। শ্ৰীশ্বাহে কয় যে দেশৰ যিকোনো অংশৰ জনসাধাৰণে বিপৰ্যয়ৰ সন্মুখীন হলে বা বিপৰ্যয়ৰ সংকেত লাভ কৰিলে NDRFৰ কৰ্মীৰ উপস্থিতিয়ে তেওঁলোকক সকাহ দিয়ে। তেওঁ কয় যে যিকোনো বাহিনীৰ বাবে ৰাষ্ট্ৰপতিৰ ধ্বজা লাভ কৰাটো গৌৰৱৰ বিষয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিপৰ্যয়ৰ সময়ত NDRF, SDRF, পঞ্চায়ত, ৰাজ্যিক নিকায়, NCC, NSS আৰু হাজাৰ হাজাৰ আপাদ মিত্ৰৰ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰা বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে NDRFৰ জোৱানসকলে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে বিশ্বৰ যি ঠাইলৈ গৈছে সেই ঠাইৰে জনসাধাৰণৰ মৰম স্নেহ লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে NDRFৰ 20 বছৰ অকল সফলতাৰ দুটা দশকেই নহয় বৰং বাহিনীটোৱে এই সময়ছোৱাত কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰপতিৰ পৰা সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰলৈ যাব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ আবুধাবিত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। চলিত বৰ্ষৰ জানুৱাৰীত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰপতিগৰাকীৰ নতুন দিল্লী ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে শ্বেইখ নাহিয়ানৰ ভাৰত ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ শক্তি অংশীদাৰ হিচাপে NOC গেছ আৰু হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেডে 10 বছৰৰ বাবে প্ৰায় 3 বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ এখন চুক্তিত স্বাক্ষৰ কৰিছিল। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আৰু ভাৰতে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সুদৃঢ় কৰাৰ লক্ষ্যৰে 2032 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য 200 বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰিছিল। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ, পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া 3দিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা ছিকিমত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ টেমি টাৰ্কত থকা ছিকিম ৰাজ্যিক বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে প্ৰস্তাৱিত নামচি পৰ্যটনথলী, PM ডিভাইন আঁচনিৰ অধীনত ভালেডোংগা অঞ্চলত নিৰ্মাণৰত স্কাইৱাক প্ৰকল্প আদিৰ বুজ ল'ব। অহা শনিবাৰে তেওঁ নাথুলা ভ্ৰমণ কৰিব আৰু কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে পৰ্যটকসকলৰ আন্তঃগাঁথনি প্ৰকল্প পৰ্যালোচনা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ছিকিমৰ প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীতো অংশ ল'ব। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে অংশ ল'বলগীয়া এই অনুষ্ঠানত ডনাৰ মন্ত্ৰালয়ৰ অধীনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আজি বেইজিঙত আয়োজিত এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সন্মিলনক বৰ্তমানলৈ আয়োজন কৰা সৰ্ববৃহৎ শীৰ্ষ সন্মিলন বুলি অভিহিত কৰে। দুয়োগৰাকী নেতাই ইৰাণৰ যুদ্ধ আৰু দ্বিপাক্ষিক বাণিজ্যৰ প্ৰভাৱকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। শ্ৰীট্ৰাম্পে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে একেলগে কল্পনাতীত ভৱিষ্যতৰ দিশে আগুৱাই গৈছে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী 3দিনীয়া চীন ভ্ৰমণসূচীৰে যোৱা নিশা বেইজিঙত উপস্থিত হয়। দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত প্ৰথমখন বৈঠক প্ৰায় 2 ঘণ্টা ধৰি চলে। ট্ৰাম্পৰ সৈতে এই ভ্ৰমণকালত এপল কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক, টেছলা আৰু স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক, ব্লেক ৰকৰ মুখ্য কাৰ্যবাহী বিষয়া লেৰি ফিংক আৰু NVIDIAৰ মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুৱাঙক

0: ধৰি আমেৰিকাৰ শীৰ্ষ ব্যৱসায়ী নেতাসকল চীনলৈ আহিছে। ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ট্ৰাম্পক সামৰিক অভিবাদনেৰে আদৰণি জনায়। তেওঁ 2026 বৰ্ষত চীন আমেৰিকা সম্পৰ্কৰ এটা নতুন অধ্যায় মুকলি হ'ব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত পাৰ্থক্যতকৈ বেছি উমৈহতীয়া স্বাৰ্থ সম্বলিত বিষয় আছে। দুয়োখন দেশে প্ৰতিদ্বন্দ্বিতাৰ পৰিৱৰ্তে মিত্ৰতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে দেশ দুখনে সফলতা আৰু সমৃদ্ধি লাভত এখনে আনখনক সহায় কৰা উচিত। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক নতুন দিল্লীত চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে মাত্ৰ 20 বছৰতে দেশৰ 140 কোটি জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰলৈ যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আজি বেইজিঙত আয়োজিত এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ভজন শুনিছে জতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী। বাতৰি কৰিছো পৰিস্মিতা দিহিঙীয়ে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপতগ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ, পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। আটাইকেইগৰাকী মন্ত্ৰীয়ে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপত গ্ৰহণ কৰিছিল। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD ছাথিচানক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকিন, মুকুল ৱাসনিক আৰু দীপিকা দাসমুঞ্চিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতে কংগ্ৰেছ নেতৃত্বাধীন UDFএ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰালমৰ বিধানসভা নিৰ্বাচনত এইবাৰ UDFএ 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহ্বান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়ো ধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ, কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহ্বান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে

কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্দি বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। বড়োৱে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় পুলিচ গেমছত টেবুল টেনিছৰ ড্ৰিম মুকুট দখল কৰি এই সুযোগ লাভ কৰে।

0: ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। বড়োৱে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় পুলিচ গেমছত টেবুল টেনিছৰ ড্ৰিম মুকুট দখল কৰি এই সুযোগ লাভ কৰে। বাৰ্দিয়ে কালি অপেন ছিংগলছ আৰু ৰাজপত্ৰিত বিষয়া শিতানৰ ছিংগলছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। অপেন শিতানৰ ছিংগলছত বাৰ্দিয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সুব্ৰত ৰাজবাৰ্মাক 3-1 ফলাফলত পৰাস্ত কৰে। একেদৰে ৰাজপত্ৰিত বিষয়া শিতানৰ ছিংগলছত খেলুৱৈগৰাকীয়ে এম শ্ৰী অভিনৱৰ বিৰুদ্ধে 3-0 ফলাফলত জয় সাব্যস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া শুনক সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত। প্ৰথম গীতটিৰ কথা গীতা হাতী কাকতিৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। সংগীতা কাকতিৰ কণ্ঠত এইবাৰ শুনক গীতা হাতীকাকতি ৰচিত আন এটি গীত।

সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীতটোতেই শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টজ, 1125 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী, হগেশ বে, ট্ৰেন্সমিটাৰত গোবিন ছেত্ৰী, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত ৰশ্মিৰেখা ভূঞাৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

মহাত্মা গান্ধীয়ে কৈছিল, মানুহে বিশ্বাসৰ যোগেদিয়েই পৰ্বত বগাব পাৰে। এলছিয়ামে কৈছিল, মানুহক বিশ্বাসৰে আকৰ্ষিত কৰিব পাৰি কিন্তু জোৰ কৰিব নোৱাৰি।

এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আগবঢ়াইছোঁ এটি বিচিত্ৰ অনুষ্ঠান।

0: এয়া আকাশবাণী তেজপুৰ। সময় দিয়কে স্বাগতম জনাই এয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন, তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
1: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন, আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা। যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজো যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাঁত থকা বায়ু প্ৰবাহ সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইনো চিত্তস্য পদেইনো বাচং বলং শৰীৰস্য সবিদুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ পাঠ কৰে।
2: জীৱনৰ আধৰুৱা দস্তাবেজ। যোগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন

0: চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ, ভয়, অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটোক ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
1: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

কাঠি বিহুমাৰি থাকোতে টিকি তিতা ফুল পলুৱাই নিনিবা টিকি তিতা ফুল ভৰিব লাগিব ধনেহে টিকি তিতা।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্বাউল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ? আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা, শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী হনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো শহুদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ হাত

0: পঁইতা ভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায় কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ যি এক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাকপাত জাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে। আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ, তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাকপাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: মাজরে জরা এ দীঘলকৈ উৰণি নলবাইজনী অ' আগৰে চিনাকি দৰা মোৰাইজনী অ' আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছোঁ এটি অনুগল্প মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। খোৱা পাতিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটাকেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিওদিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ, আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল, প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা, এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলোঁ একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষা নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো। গুৰু দুজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববী বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
2: ঔ হৰি ঔ ৰাম, শংকৰী দেউ ৰাঙুলী।

শ্রোতা, ইমান পরে ভক্তিমূলক গীতৰ অনুষ্ঠান আরাধনাত ভীমসেন যোশী আর গুণসার কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুর। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45, সন্ধিয়াৰ আঞ্চলিক বাতৰি 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কথা পাতো আহক অনুষ্ঠানটি। অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে কিছু কথা

জনাব তেজপুৰ বিশ্ববিদ্যালয়ৰ সহ উপাচাৰ্য শ্ৰী অমৰেন্দ্ৰ কুমাৰ দাসে। আজিৰ দিনটো অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:50। আঠ বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। 8:02 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাথাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 নিবেদন কৰা হ'ব লোকগীত। 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। নিশা 10:00 প্ৰচাৰ কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকলে গীতালি অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আজিৰ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া গীত শুনি আছে, এয়া শুনক আন এটি গীত।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ দেশত খনিজ তেল ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা।

0: পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ SIRৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, উৰিষ্যা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউত SIRৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা পৰহিলৈ ডিব্ৰুগড়ত হ'বলগীয়া বিমান আক্ৰমণ ব্লেক আউটৰ অনুশীলন সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলি আছে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ জৰুৰীকালীন ব্যৱস্থাৱলীৰ সামৰ্থ বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, পৰিবহণ, স্বাস্থ্য, জনসংযোগ, APDCL, DDMA, অগ্নিনিৰ্বাপক আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ কৌশল নিৰ্ধাৰণ কৰে। প্ৰশাসনৰ ফালৰ পৰা অনুশীলনৰ সময়ত জনসাধাৰণক আতংকিত নহবলৈ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। গোৱালপাৰা চহৰৰ ভালুকডুবিৰ নতুন আৱৰ্ত ভৱন প্ৰাংগণত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ত আখৰা চলোৱা হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগে আজি জিলা প্ৰশাসনৰ সহযোগত ক্ষেত্ৰভিত্তিক অনুসন্ধান কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ বিভাগে লগতে যান বাহনৰ চালক তথা জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস চলায়। আজি জিলা আয়ুক্ত ডঃ পি উদয় প্ৰবীণ, জিলা পৰিবহণ বিষয়া ধজেন্দ্ৰ বসুমতাৰী আৰু আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁও, বিছমুৰী, আলাংগী আৰু তিলাপাৰা অঞ্চলৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষামূলক যাৱতীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে বিগত 4 মাহত কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাত প্ৰায় 40 জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিক সংখ্যকৰ পথ দুৰ্ঘটনা তীব্ৰগতিত যান বাহন চলোৱাৰ বাবে সংঘটিত হয় বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। এই চালকসকলক পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।
1: আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৰানিং এজ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম। ডিছকাছ কৰাৰ পিছত এইটো একচন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিং হ'ল, কিবা লাইক এক্সিডেণ্ট হৈছিলে তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে ৰোড ৰেনিং এজেঞ্চি মানে PWD হ'ব পাৰে, নেশ্যনেল হাইৱে NHA, তেওঁলোকে কাম কৰি আছে নাই আমি এবাৰ চেক কৰিবলৈ আহিলোঁ।
0: কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিটাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন তেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে SPPV চিটা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়।
2: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত আজি আৰু অহা 2-3 দিনলৈ বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ

0: ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত আৰক্ষী আৰু মাদক দ্ৰব্য সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষত যোৱা নিশা এজন ড্ৰাগছ মাফিয়াৰ মৃত্যু হয়। সংঘৰ্ষত নৱজিৎ তাঁতী আৰু সন্তোষ বিশ্বাস নামৰ দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। কাছাৰৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জনোৱা মতে চাইলেন দংগল নামৰ ধৃত সৰবৰাহকাৰীজন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেচন আৰ্মীৰ সদস্য আছিল। শিলচৰত আজি এখন সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে জিৰিঘাট অঞ্চলত মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰৰ গুলীচালনাত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পাছতে অঞ্চলটোত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তোলে বুলি অধীক্ষকগৰাকী
1: আৰক্ষী এটা এণ্টি ড্ৰাগছ অভিযানত আমাৰ এজন আৰক্ষীৰ হাবিলদাৰ বুলেটিনজুৰি হয় আৰু সেই বুলেটিনজুৰি হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত আমি কিছু একিউজ আইডেণ্টিফাই কৰোঁ। যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জি বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজ যিজন মূল অভিযুক্ত চাইলন ডাংগেল এলাইফ লুমুন তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰে।
0: জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা, বহনক্ষম উন্নয়ন আৰু জলবায়ুৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয়ত জীৱনৰ বাবে জলবায়ু মহোৎসৱ সন্মিলনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অনুষ্ঠিত মহোৎসৱ পৰহিলৈ অন্ত পৰিব। য'ত আছে নদী, বনাঞ্চল, পৰ্বত, উপকূল আৰু মহাসাগৰ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই মহোৎসৱৰ জৰিয়তে অভিজ্ঞতাভিত্তিক আৰু আন্তঃক্ৰিয়াশীল শিক্ষাৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তন, বহন ক্ষমতা আৰু পৰিৱেশ বিজ্ঞান সম্পৰ্কে সচেতনতা সৃষ্টি প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱ মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উদ্বোধন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে। তৃতীয় অসম ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপত গুৱাহাটী চিটি ফুটবল ক্লাবে খিতাপ দখল কৰিছে। গুৱাহাটীত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত আজি চিটি ফুটবল ক্লাবে আকাশ ফুটবল ক্লাবক পেনাল্টি শ্বুটআউটত 2-0 গলত পৰাস্ত কৰে। গুৱাহাটী চিটি ফুটবল ক্লাবে 3 বছৰৰ দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছে। এই জয়ৰ সুবাদত দলটোৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক ডক্তৰ বিতৰণ। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ। উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: on recent developments in West Asia in New Delhi today, Joint Secretary at the Ministry of Petroleum and Natural Gas, Sujata Sharma, said that domestic LPG supply across the country remains smooth and no dry out has been reported at any distributorship. Secretary of Ports, Shipping and Waterways Mukesh Mangal said that two vessels carrying more than 90,000 metric tons of LPG with over 20 crew members crossed the Strait of Hormuz last night and are expected to arrive on the 16th of this month. Mr. Mangal said that the Indian trading vessel MSV Haji Ali, which was on a voyage from Somalia to Sharjah in the UAE, had encountered an incident in Omani waters in the early hours of yesterday.
1: An Indian dhow, a mechanized sailing vessel that is actually made of wood and named Haji Ali, during its voyage from Somalia to Sharjah, UAE, reportedly encountered an attack incident in Omani waters in early hours of 13th May 2026, which led to fire on board and subsequent sinking of the vessel. All 14 crew members on board were safely rescued by the Omani Coast Guard and have reached Dibba Port, that is Oman. The crew is reported to be safe and necessary formalities with the local authorities have been completed. Government of India remains in close coordination with the authorities in the Sultanate of Oman, Indian mission officials and relevant maritime agencies.
0: The Election Commission today announced Special Intensive Revision Phase 3, which will be conducted in phased manner in 16 states and 3 union territories. This phase will cover Andhra Pradesh, Telangana, Karnataka, Uttarakhand, Haryana, Punjab, Jharkhand, Odisha, Maharashtra and all northeastern states except Assam. 3 union territories will also be covered in this phase, NCT of Delhi, Chandigarh and Dadra and Nagar Haveli and Daman and Diu. Putting an end to the high drama and suspense that lasted for 10 days, Congress today announced the name of V.D. Satheeshan as the new Chief Minister of Kerala. With the announcement, the Congress-led UDF will proceed to form the government in the state. In Tamil Nadu, AIADMK General Secretary Eddapadi Palaniswamy today met the state governor Vishwanath Arlekar and gave him a petition regarding the faction of AIADMK MLAs led by S.P. Velumani. The former chief minister appealed to the governor to take up the issue with Speaker J.C.D. Prabhakar. Delhi government will start the Mera Bharat Mera Yogdan campaign from tomorrow in line with the Prime Minister's appeal. Addressing the media at the Delhi Secretariat, Chief Minister Rekha Gupta said that under the campaign, all Delhi government offices except essential services will operate on a work from home for 2 days in a week. US President Donald Trump and his Chinese counterpart Xi Jinping today held talks in Beijing. Both leaders stressed on cooperation over confrontation despite tensions over trade, technology and regional security. The meeting marked Trump's first visit to China during his second stint of presidency. And that is the end of this news bulletin.
2: Yeah, Akashvani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভাৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ জনোৱা 7টা আহ্বানৰ সন্দৰ্ভত আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। চৰকাৰে এই বুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, ঘৰুৱা ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময়ৰ পাছতে পঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভাৰভ, ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাছি, দক্ষিণ আফ্ৰিকাৰ ৰোনাল্ড লামুলা আৰু ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী মৌৰো ভিয়েৰাৰ সৈতে শ্ৰীমোদী মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে সন্মিলনৰ মুকলি ভাষণত কয় যে বিশ্ব পৰ্যায়ত শান্তি আৰু সুৰক্ষা কেন্দ্ৰীভূত হৈছে। তেওঁ কয় যে বৰ্তমানৰ সংঘাতসমূহ দূৰ কৰাৰ বাবে আলোচনা আৰু কূটনীতিত গুৰুত্ব দিব লাগিব। বৰ্তমানৰ জটিল পৰিস্থিতি আৰু অনিশ্চিত বিশ্বত আলোচনাৰ জৰিয়তে উন্নত বহনক্ষম বিকাশৰ নীতিৰে সমতা আৰু বিভিন্ন পাৰ্থক্য থকাৰ পাছতো এটা উমৈহতীয়া দায়বদ্ধতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

তেওঁ সামগ্রিক বিকাশ আৰু সু প্ৰশাসনৰ বাবে গোলকীয় পৰ্যায়ত প্ৰযুক্তিৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাৰ ওপৰতো গভীৰভাৱে গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ বৰ্তমানৰ সংঘাতপূৰ্ণ পৰিস্থিতি, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মাজত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে ব্ৰিক্ছৰ পৰিকাঠামোৰ অধীনত দেশসমূহৰ উপস্থিতি তথা সহযোগিতা সুদৃঢ় কৰি ৰখাৰ বাবে দেশসমূহৰ প্ৰতিনিধিসকলক ধন্যবাদ জনায়। সন্মিলনত ইণ্ডোনেছিয়া, মালয়েছিয়া, সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলো অংশগ্ৰহণ কৰে। এই সন্মিলনৰ মূল বিষয় হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। এই সন্মিলনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম আৰু ব্ৰিক্ছৰ বাবে জনতাকেন্দ্ৰিক দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লাভ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকৰ পাছত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত আজি আলোচনা কৰা হয়। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি আঞ্চলিক আৰু গোলকীয় পৰ্যায়ৰ পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়সমূহৰ সন্দৰ্ভত আলোচনা আৰু কূটনৈতিক সমাধানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীমোদীয়ে বিদেশ মন্ত্ৰীগৰাকীৰ জৰিয়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ জনোৱা 7টা আহ্বানৰ সন্দৰ্ভত আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰালয়ৰ তৰফৰ পৰা এবছৰলৈ সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে অতি প্ৰয়োজন নহলে বিদেশ ভ্ৰমণ নকৰাৰ সিদ্ধান্তও লোৱা হৈছে। শ্ৰীচৌহানে জনসাধাৰণক ৰাজহুৱা যাতায়াতৰ সুবিধা ল'বলৈ আহ্বান জনাই কয় যে অতি শীঘ্ৰে কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত খেতিত সাৰ ব্যৱহাৰৰ সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰালয়ৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে 14বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2441 টকা, হাইব্ৰিড জোৱাৰ 4,030 টকা, বজ্ৰা 2,900 টকা আৰু প্ৰতি কুইণ্টলত ৰহৰ দাইলত 8,450 টকা নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তই দেশৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলিও কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমেলত প্ৰকাশ কৰিছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰশাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ এছ আই আৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পাঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয়শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত এছ আই আৰৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল আৰু ঘৰুৱা ৰন্ধন গেছ, প্ৰাকৃতিক গেছৰ উপলভ্যতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে দেশত ঘৰুৱা ৰন্ধন গেছৰ যোগান নিয়মীয়া হৈ আছে আৰু কোনো বিতৰণ প্ৰতিষ্ঠানতে ইয়াৰ নাটনি হোৱা নাই। তেওঁ কয় যে শোধনাগাৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা হৈছে আৰু ঘৰুৱা ৰন্ধন গেছৰ উপলভ্যতা বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে ৰন্ধন গেছৰ যোগান শৃংখলা যাতে ব্যাহত নহয় তাৰ বাবে বাণিজ্যিক ৰন্ধন গেছৰ যোগান প্ৰায় 70% বৃদ্ধি হৈছে। চলিত মাহৰ মাৰ্চলৈকে 7 লাখৰো অধিক ঘৰুৱা ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু প্ৰায় 7,50,000 নতুন উপভোক্তাক পাইপযোগে ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। বিগত 3টা দিনত 1,40,00,000 ৰন্ধন গেছৰ বুকিং হোৱাৰ বিপৰীতে 1,39,00,000 বিতৰণ কৰা হৈছে।

0: চলিত মাহৰ প্ৰথম দিনটোত 83,500 টন বাণিজ্যিক ৰন্ধন গেছ বিক্ৰী কৰাৰ বিপৰীতে বিগত তিনিটা দিনত 23,820 টন বিক্ৰী কৰা হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব মুকেশ মংগলে কয় যে 90,000 মেট্ৰিক টন ঘৰুৱা ৰন্ধন গেছে পৰিবাহী দুখন জাহাজ যোৱা নিশা হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু অহা 16 তাৰিখৰ ভিতৰত এই দুখন জাহাজ ভাৰতত আহি পোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আজি বেইজিঙত এখন বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু আঞ্চলিক নিৰাপত্তা সন্দৰ্ভত উত্তেজনা থকাৰ সত্বেও সংঘাতৰ পৰিৱৰ্তে সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত এই বৈঠকখনে ট্ৰাম্পৰ প্ৰথমটো চীন ভ্ৰমণ হিচাপে চিহ্নিত হৈছে। হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা অনুসৰি শক্তিৰ হৰমুজ প্ৰণালী মুকলি হৈ থাকিলেহে শক্তিৰ মুক্ত প্ৰৱাহ সমৰ্থন দুয়োপক্ষই একমত হৈছে। বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সংঘাতৰ পৰিৱৰ্তে সহযোগিতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অংশীদাৰ হ'ব লাগে, প্ৰতিদ্বন্দ্বিতা হয়। মেনিলাত আজি সন্ত্ৰাসবাদ বিৰোধী দ্বিতীয় ভাৰত ফিলিপাইনছ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী যুটীয়া সচিব ডঃ বিনোদ বাহাদে আৰু ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সহকাৰী সচিব মাৰ্চেল লুই এম আলফেৰেজে যুটীয়াভাৱে অধ্যক্ষতা কৰে। দুয়োপক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদী তথা কাৰ্যকলাপক কঠোৰভাৱে গৰিহণা দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত খন্তেক পাছতে হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, ভাৰতৰ শীৰ্ষ পুৰুষৰ ডাবল জুটি সাত্বিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ ছেট্টী আৰু তাৰকা ছাত্ৰাৰ লক্ষ্য সেনে আজি আকৰ্ষণীয় জয়েৰে বেংককত চলি থকা থাইলেণ্ড অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত লক্ষ্য সেনে চীনৰ চে জুৱান ঝুক 21-12, 21-13 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে। একেদৰে মহিলাৰ ছিংগলছত বিশ্বৰ 12 নম্বৰ খেলুৱৈ পি ভি সিন্ধুৱে নিজৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখি ডেনমাৰ্কৰ আমেলি স্কুলজক মাত্ৰ 28 মিনিটতে 21-13, 21-15 পৰাস্ত কৰে। শীৰ্ষস্থানীয় ভাৰতীয় পুৰুষৰ ডাবল জুটি সাত্বিক আৰু চিৰাগে মালয়েছিয়াৰ ব্ৰায়ান জেৰেমি গুটিং আৰু মহম্মদ হাইকালক 21-12, 21-19 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্স ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভাৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময়ৰ পাছতে পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.4 MHz আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো কথা পাতো আহক অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, জীৱনক পোহৰাই তোলে শিক্ষাই, আৰু শিক্ষাগুৰুৱে এই পোহৰৰ দিশে আগবঢ়াই লৈ যায় ছাত্ৰ ছাত্ৰীসকলক। শিক্ষা, জ্ঞান, নিষ্ঠা লগতে মূল্যবোধৰ কথা শিকায়, আৰু শিক্ষাগুৰুৱে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিশত আগবঢ়াই লৈ যায়। এজন ভাল শিক্ষক হৈছে এখন উন্নত সমাজৰ মূল শক্তি, আৰু এনে এজন শিক্ষাগুৰুৱেই আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে। তেখেত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহ উপাচাৰ্য শ্ৰী অমৰেন্দ্ৰ কুমাৰ দাস। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। ছাৰ, মই তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা কৈছো। তেজপুৰ বিশ্ববিদ্যালয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, দেশৰ ভিতৰত এখন আগশাৰীৰ শিক্ষানুষ্ঠান, আৰু এই শিক্ষানুষ্ঠানৰ গুৰু দায়িত্ব এতিয়া আপুনি বহন কৰিছে। মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, তেজপুৰ বিশ্ববিদ্যালয়ৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ মূল লক্ষ্য কি, বা ভৱিষ্যত দৃষ্টিভংগী আপোনাৰ কেনেধৰণৰ?
3: আৰম্ভণিতে মই এইটো ক'ব লাগিব যে এখন বিশ্ববিদ্যালয় আগুৱাই যাবৰ কাৰণে বহুতকেইটা বস্তু চাব লগা হয়। আমি সাধাৰণতে এখন বিশ্ববিদ্যালয়ক অকল শিক্ষা ব্যৱস্থাৰ কি ধৰণে হৈ আছে সেইটোৰ ওপৰতে মানদণ্ড এটা বিচাৰ কৰিব বিচাৰোঁ।

0: ভবেনুঠে আমাৰ ইউনিভাৰ্চিটিত বেছিভাগেই মধ্যবিত্ত পৰিয়ালৰ পৰা আহে আৰু এই গোটেই ষ্টুডেণ্টখিনিৰ প্ৰথমৰ পৰাই এটা থাকে যে জব ছিকিউৰিটি, গতিকে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব আহিবৰ কাৰণে অসুবিধা হৈছে, কিন্তু আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপটো ফেকাল্টি নাইবা ছাকচেছফুল এলুমনাই তেওঁলোকৰ কাৰণে আমি খুলি দিছোঁ, গতিকে হয়তো এসপ্তাহমানৰ পিছত গম পাবা আমাৰ এটা ইনষ্ট্ৰুমেণ্ট আমাৰ এগৰাকী ফেকাল্টি আৰু এলুমনাই সেইখিনি কৰিছে, সেইটো আমি ভাল বস্তু, সেইটো কমাৰ্চিয়েলাইজ কৰাৰ কাৰণে গৈ আছোঁ, কিন্তু 35 বছৰ এখন অনুষ্ঠানৰ কাৰণে ইমান ডাঙৰ ডিউৰেশ্যন নহয় আৰু আমি IIT-ৰ লগতো সদায় কম্পেয়াৰ কৰিব নোৱাৰোঁ যদিও দুইখন একেলগে হৈছিলে, কাৰণ IIT-খনৰ কমপ্লিট এডমিশ্যন প্ৰচেছটোৱেই চেণ্ট্ৰেলাইজ, গতিকে আমাৰ ফেকাল্টিয়েই হওক নাইবা তাৰ ষ্টুডেণ্টেই হওক আমি অল ইণ্ডিয়া লেভেলত পাওঁ, গতিকে বেলেগ বেলেগ এক্সপিৰেশ্যনৰ কাৰণে হয়, গতিকে মই বিচাৰিছোঁ যে যিমান দিনেই আমি ইয়াতে নাথাকোঁ কিয় মোৰ যিহেতু পেৰেণ্ট অৰ্গেনাইজেশ্যন IIT, মই নিজে IIT-ৰ এলুমনাই, গতিকে মই বিচাৰিম যে এই অনুষ্ঠানখনো IIT-ৰ সমানেই আগবাঢ়ি যাব পৰা অৱস্থালৈ নিয়ে।
1: খুব সুন্দৰ পৰিকল্পনা আচলতে আপুনি কৰিছে, এটা উচ্চ পৰ্যায়ত আপুনি তেজপুৰ বিশ্ববিদ্যালয়খন আচলতে লৈ যাব বিচাৰিছে, সেয়া সঁচাকৈ এক খুব সুন্দৰ আপোনাৰ পৰিকল্পনা বা আপোনাৰ পদক্ষেপ। আৰু আপুনি কৈছে BTR-ৰ কথা, আপুনি কৈছে জামুগুৰিত কেম্পাছৰ কথা যিহেতু কৈছে, নিশ্চয়কৈ যিখিনি ল'ৰা ছোৱালী ইমান দূৰলৈ আহিব নোৱাৰে, ভাৱে তেজপুৰ তেওঁলোকৰ কাৰণে হয়তো দূৰো হৈ যাব পাৰে, সেই ল'ৰা ছোৱালীৰ কাৰণে কিন্তু খুব এটা ভাল হ'ব যদি আপোনালোকৰ পৰিকল্পনা সফল হয় আৰু সোনকালেই নিশ্চয় সেয়া সফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু পাঠ্যক্ৰমৰ কথা যিহেতু আমি পাতি আছোঁ, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া প্ৰতিষ্ঠিত, বহু ক্ষেত্ৰত তেওঁলোক প্ৰতিষ্ঠিত হৈ আছে, কেৱল আমি পাঠ্যক্ৰমৰ কথা ক'লেই নহ'ব, তেওঁলোকৰ আন্তঃবিকাশৰ কথাও আমি ক'ব লাগিব, বৌদ্ধিক বিকাশৰ কথা ক'ব লাগিব, বা সমাজত এগৰাকী ভাল মানুহৰূপে প্ৰতিষ্ঠিত হোৱাৰ কথাও আমি ক'ব লাগিব, এই ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে?
0: আজি যদি আমি অসমৰ ইভেন নৰ্থ ইষ্টৰো যদি একাডেমিক এনহেন্সমেণ্টৰ কথা কওঁ, IIT গুৱাহাটী, তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা যিমানখিনি আপোনাৰ PhD আদি ওলাই গৈছে, সেই গোটেইখিনিয়ে কিন্তু আমাৰ শৈক্ষিক পৰিৱৰ্তন কৰাৰ বহুত অৱদান আছে। আজি ধৰক যিমানখন ইউনিভাৰ্চিটি হৈছে, ইভেন কটন ইউনিভাৰ্চিটিৰ প্ৰেজেণ্ট ভাইচ চেঞ্চেলাৰজনো তেজপুৰ ইউনিভাৰ্চিটিৰ ফেকাল্টি আছিলে, তেনেকৈ কেইবাখনৰো আছে, গতিকে সেই হিচাপে তেজপুৰ ইউনিভাৰ্চিটিৰ অৱদান বহুত ভাল। আহিলে এতিয়া তাৰ ইলুমনাইও গৈ কৰাটো, তেওঁলোকেও যথেষ্টখিনি কাম কৰিছে, প্ৰতিটো ক্ষেত্ৰতে আমি দেখিছোঁ তেওঁলোকৰ অৱদান বহুতখিনি আছে, কিন্তু আমি অকণমান নতুন ধৰণে ভাবিব লাগিব। আপুনি যদি IIT এখনৰ কথা কয়, তেওঁলোকৰ ইলুমনাই কানেকশ্যনটো বহুত ষ্ট্ৰং, এটা দিন এজনে আছে যে যে অকল ইলুমনাইৰ লগতেই কৰি থাকে, প্ৰত্যেক বছৰে বেষ্ট ইলুমনাই এৱাৰ্ড দিয়ে, এইবিলাক দিয়ে, কাৰণ তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা কৰে, এই প্ৰচেষ্টাটো ইয়াতেও ইলুমনাই চেল এটা আছে, হয়তো ইমানখিনি হ'ব পৰা নাই, আমি বিচাৰিছোঁ সেইটো কৰাৰ কাৰণে তেওঁলোকক লগত লৈ আহিলে গোটেইখিনি হৈ যায়। অৱদান আমাৰ দুটা ধৰণে হ'ব পাৰে, এটা ৰিচাৰ্চ অৰিয়েণ্টেড, ৰিচাৰ্চ অৰিয়েণ্টেড হ'লে সেই মানুহখিনি হয়তো অকল অসমৰ ভিতৰতে নাথাকিব, আৰু বাকীটো হৈছে এডুকেশ্যন, স্প্ৰেডিং দ্য এডুকেশ্যন, সেইফালৰ পৰা কিন্তু আমাৰ অৱদান বহুত, আৰু অহা দিনতো আমি অন্তত চেষ্টা কৰিব লাগিব বা আমি কৰি আছো যে যিকোনো জাগাতে যাওঁতে এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচৰ পৰা আদি কৰি গ'লে যাতে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এলুমনাইবিলাক তাত আমি দেখাম, আছে বহুত চাৰ্ভিচতো আছে, কিন্তু আমি তেওঁলোকক আমাৰ মাজৰ পৰা বুলি ক'লেহে তেওঁলোকে ওলাই আহে, সেইটো এটা মোৰ প্ৰচেষ্টা যাতে তেওঁলোকক আমি আগবঢ়াই দিব পাৰোঁ যে এওঁলোকে আমাৰ পৰাই গৈছে।
1: হয় হয়, এটা খুব সুন্দৰ কথা আপুনি কৈছে, আৰু নিশ্চয়কৈ এনেদৰে ইউনিভাৰ্চিটিখনৰ বিশ্ববিদ্যালয়খনৰ সুনাম তেওঁলোকে কঢ়িয়াই যিহেতু আছে আগবঢ়াই লৈ যাব পাৰিব। উদ্ভাৱনৰ কথা কোৱা হয় বহু ক্ষেত্ৰত, বা বহু ক্ষেত্ৰত এনেধৰণৰ কোৱা হয় যে ইউনিভাৰ্চিটিখনত এনে বহু পদক্ষেপ গ্ৰহণ কৰিছিলে যাৰ ফলত বিশ্ববিদ্যালয়খন আগবাঢ়ি গৈছে, আপোনাৰ দৃষ্টিত বৰ্তমান এনেধৰণৰ কি উদ্ভাৱন কৰাৰ আপুনি পৰিকল্পনা কৰিছে বা আগন্তুক আপোনালোকে ভাবি আছে বা বৰ্তমানো আছে?
0: যদি আমি ৰিচাৰ্চৰ কথা কওঁ, এটা সময়ত তেজপুৰ ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ খুবেই ভাল আছিলে, এতিয়াও ভাল, কিন্তু ৰিচাৰ্চ বুলি কোৱাৰ লগে লগে তাৰে এটা বস্তু আপোনাৰ ধৰক ফাণ্ডেড হ'ল, আহিলে তাৰ এটা ৰিজাল্ট ওলালে, ফলাফল ওলাল, সেই ফলাফলটো কমাৰ্চিয়েলাইজ কৰাটো বহুত আৰু তেজপুৰ ইউনিভাৰ্চিটি আৰু বেছিভাগ ইউনিভাৰ্চিটি তেনেকুৱা একাডেমিচিয়ানখিনি সেই পৰ্যায়টোলৈ গৈ নাপায়, তেওঁলোক ট্ৰেইনড আপেই নহয়, গতিকে কিছুমান ভাল বস্তু আছে কিন্তু যিটো এতিয়া কমাৰ্চিয়েল হোৱা নাই, এতিয়া সেই কমাৰ্চিয়েল হ'বৰ কাৰণে এতিয়া ষ্টাৰ্টআপ

0: লাগে বা বাকীটো লাগে, এতিয়া সেই মানুহখিনি কৰিব লাগে। এতিয়া আমিও দেখিছোঁ এজন মানুহে কিবা এটা কৰিলে সেইটো তেওঁ যে নিজে কমাৰ্চিয়েল কৰিব পাৰিব সেইটো হয়তো নহয়। গতিকে আপোনাৰ নেক্সট চেনেলটো লাগে আপুনি সেই টেকন'লজিটো চেল কৰাৰ কাৰণে। সেই বস্তুটোৰ কাৰণে আমি হয়তো আৰু চেষ্টা কৰিব লাগে। তাৰ কাৰণে প্ৰফেচনেলিজিম লাগে যে ক'ত কেনেকৈ কৰিব। আমি অকল লেবৰ মাজত থাকি লেব টু লেণ্ডটো ট্ৰেঞ্চফাৰ কৰাটো সম্ভৱ নহয়। আৰু প্ৰত্যেকজন একাডেমিচিয়ানো সেইখিনিত সময় দিব নোৱাৰে, কাৰণ তাৰ চেলেঞ্জেছটো বহুত। সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিছোঁ, মই যিমান আমাৰ ফেকাল্টিক পাইছোঁ মই এটাই কথা সুধোঁ, হোৱাট ইজ ইন দ্য মাৰ্কেট, আপোনালোকে কোনটো লৈ গৈছে। আৰু কিছুমান প্ৰডাক্ট যেতিয়া তেওঁলোকে দেখায়, মই ডিপাৰ্টমেণ্ট ভিজিট কৰিলে মই চোঁ হোৱাই নট ইন দ্য মাৰ্কেট, আৰু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা তেওঁলোকক সেইখিনিত সহায় কৰাৰ চেষ্টা কৰিছোঁ। ৰিচেণ্ট আমি এটা কৰিছোঁ যিটো ফুড ইঞ্জিনিয়াৰিং টেকন'লজিত ইনকিউবেশ্যন চেণ্টাৰ, এটা হেভিলি ফাণ্ডেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তাত আমি যথেষ্টখিনি ফুড টেকন'লজিত ইণ্টাৰেষ্টেড এণ্টাৰপ্ৰিনাৰ আনি ট্ৰেইন আপ কৰি আছোঁ। তেওঁলোকক সদায় কৈ আছোঁ যে আমাৰ কিবা ব্ৰেণ্ড ক্ৰিয়েট হ'ব পাৰে। আৰু কিছুমান বস্তু আছে আমি অফিচিয়েল মেৰপাকৰ মাজতে ৰাখি থৈ দিওঁ। ধৰক আমাৰ পাব্লিকেশ্যন বহুত আছে, এই পাব্লিকেশ্যনবিলাক তেওঁলোকে পাব্লিছ কৰি 500 কপিজ বনালে, বনাই থাকি গ'ল, তাৰপিছত সেইটো অনলাইন চেল নহয়। ৰেভিনিউ জেনেৰেশ্যন কেতিয়াও বেয়া কাম হ'বই নোৱাৰে। মই যিটো কৈছোঁ ৰেভিনিউ আমাক লাগিবই। দ্বিতীয়তে যিটো আমি নলেজ ক্ৰিয়েশ্যন কৰিলোঁ সেইটো আমি আবদ্ধ কৰি থোৱাটোৱেই ফুল হ'ব নোৱাৰোঁ। এতিয়া যিমানখিনি হৈছে সেইখিনি বাহিৰলৈ নাই। গতিকে মই চেষ্টা কৰি আছোঁ আমাৰ কি ধৰণৰ এডমিনিষ্ট্ৰেটিভ ষ্টেপছ লাগে যাৰ থ্ৰুৰে এই বস্তুখিনি আমি বাহিৰলৈ এৰি দিব পাৰোঁ, আৰু তেতিয়া মানুহে একচুৱেলি গম পাব আমাৰ কণ্ট্ৰিবিউচন কি। এই বস্তুটোৰ ওপৰত আমি কৰিব লাগে বহুত আছে, আমি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু ধৰক আজি এটা লিথাৰ্জি বুলি যিটো কওঁ বা পথটো নজনাৰ কাৰণে বহুত বস্তু আমাৰ মাজত আছে। মোৰ এইটোৱেই প্ৰচেষ্টা যে আমাৰ তেজপুৰ ইউনিভাৰ্চিটি এনেকুৱা এখন ইউনিভাৰ্চিটি হওক যিখনে সমাজক অৱদান দিছে আৰু ইনকাম জেনেৰেশ্যনৰ এটা পথ দেখুৱাইছে। মই সেইকাৰণে কেতিয়াবা মই কওঁ, আই শুড বি নট এ ভাইচ চেঞ্চেলাৰ বাট আই এম এ চিফ এক্সিকিউটিভ অফ ভাইচ চেঞ্চেলাৰ ইজ সামথিং লাইক দেট ইউ টক এবাউট অনলি একাডেমিক্স, বাট ইট ইজ নো মোৰ একাডেমিক্স, ইট হেজ টু জেনেৰেট এই বস্তুটো। আশা কৰিছোঁ সেইটো হ'ব।
1: হয়, এটা খুব সুন্দৰ কথা আচলতে ছাৰে কৈছে। আৰু এইখিনিতে মই শ্ৰোতাসকলক এটি কথা অৱগত কৰিবলৈ বিচাৰিছোঁ। অসমৰ অলিয়ে গলিয়ে আপোনালোকে নিশ্চয় দেখিছে এখন ৰিক্সা যাক আমি জানো দ্বীপ বাহন বুলি। এই দ্বীপ বাহনখন উদ্ভাৱন কৰা হৈছে আমাৰ অসমতে গুৱাহাটীৰ IIT-ত। আৰু এই উদ্ভাৱনৰ আঁৰত যিগৰাকী ব্যক্তি আছে সেই ব্যক্তিগৰাকী আজি আমাৰ সৈতে আছে, অৰ্থাৎ ছাৰে উদ্ভাৱন কৰিছিল দ্বীপ বাহনৰ আৰু বৰ্তমান দ্বীপ বাহন সকলোতে আছে, অসমৰ অলিয়ে গলিয়ে আমি দেখা পাওঁ। ছাৰ, দ্বীপ বাহন উদ্ভাৱন আপোনাৰ মনত কেনেধৰণে আহিল যে আমি এনে এখন ৰিক্সা বনাব লাগে যাৰ জৰিয়তে ৰিক্সা চালকজনো ধুনীয়াকৈ ৰিক্সাখন চলাবলৈ আৰাম পাওক আৰু বহি যোৱা যাত্ৰীও সুবিধা হওক?
0: প্ৰথমটো হৈছে মানুহে নিজৰ জীৱনত যি অভিজ্ঞতা হয় সেই অভিজ্ঞতাটো কি ধৰণে ট্ৰেঞ্চফৰ্ম কৰে। মই সদায় কওঁ, মানুহে কয় কিবা এটা হ'লে এইটো প্ৰব্লেম, মই কৈছোঁ এইটো প্ৰব্লেম নহয়, ইফ ইউ হেভ এ চলিউশ্যন দিছ ইজ এন অপৰচুনিটি। মোৰ নিজৰ যেতিয়া মই গুৱাহাটীত ডাঙৰ দীঘল হওঁ, বাছ কম আছিলে, আমাৰ নিজৰ গাড়ী থাকিলেও সেই গাড়ীখন আমি আজিকালি ল'ৰা ছোৱালীৰ দৰে যে ঘৰৰ পৰা দিব সেইটো নাই, ফেমিলি আউটিং হ'লে হয় নহ'লে নহয়, গতিকে আমি বাছ, চিটি বাছ আৰু ৰিক্সা আজি ব্যৱহাৰ কৰিছিলোঁ। আৰু এই ৰিক্সা যেতিয়া আমি ব্যৱহাৰ কৰিছিলোঁ তেতিয়া এটা বস্তু লাগিছিলে যে ৰিক্সাখন খুবেই ভাল, কিন্তু অভাৰ এ পিৰিয়ড তাত কমফৰ্টটো নোহোৱা হৈ গৈছিলে। আৰু দ্বিতীয়তে এইটো হৈছিলে যে মানুহে এই ৰিক্সাবিলাক বেন কৰিব আৰম্ভ কৰিছিলে, এডমিনিষ্ট্ৰেশ্যন যে এইটো ট্ৰেফিক জাম কৰে, এইটো কৰে, তেনেকুৱা ধৰণৰ হৈছিলে। মই প্ৰথম অৱস্থাত ৰিক্সা কেতিয়াও ভাল পোৱা নাছিলোঁ, ছিটুৱেশ্যন এটা হৈছিলে। তাৰপিছত মই যেতিয়া IIT বম্বেলৈ ডিজাইনৰ, মোৰ অলৰেডি যেতিয়া MBA ডিগ্ৰী এটা আছিলে আফটাৰ বিটেক, তাত যেতিয়া গৈছিলোঁ তেওঁলোকে দুটা প্ৰপজেল বিচাৰিছিলে যে ইফ ইউ ৱান্ট টু চেঞ্জ এ ডিজাইন ইউজফুল ফৰ দ্য ছ'চাইটি হোৱাট ইউল ডু। তেতিয়া মই ভাবিছিলোঁ যে আমাৰ যিটো নৱৰস আছে, বিভৎস ৰস আছে, শৃংগাৰ ৰস আছে, কিন্তু শৃংগাৰতকৈ মানুহে বিভৎস ৰসটোহে বেছি ভাল পায় বহুত ক্ষেত্ৰত, এট্ৰাক্ট কৰে। গতিকে মোৰ তেতিয়া লাগিছিল যে মই কি বেয়া পাওঁ যিটো মই ভাল কৰিব বিচাৰিছোঁ। তেতিয়া মোৰ দুটা আছিলে, এখন হৈছে হেণ্ডলুমছ, দ্বিতীয়তে ৰিক্সা। ৰিক্সাত এইটো কাৰণে মই সৰু থাকোঁতে ৰিক্সা মোক ক'তো লৈ নাযায়, ভাবে পইচা দিবনে নাই। ডাঙৰ হ'লে যেতিয়া বিচাৰিলোঁ তেওঁলোকক বৰষুণৰ দিনত, ৰ'দৰ দিনত যেতিয়া মই যাব বিচাৰোঁ, তেওঁলোকৰ নিজৰ আনকমফৰ্টেবল নাযায়, মোৰ খং উঠে। তাই মোৰ যেতিয়া ছোৱালীজনী জন্ম হ'ল আৰু তাই ছেণ্ট মেৰিজ গুৱাহাটীত পঢ়িলে, গোটেই মানুহবিলাকে গাড়ীবিলাকে বাচ্ছাবিলাকক লৈ আহে, মই যদি গাড়ীখন ইউজ কৰিব নিবিচাৰো। কাৰণ মই এটা সময়ত এনেকুৱা চিন্তা এটা হ'ল যে আমি ছাষ্টেইনেবল হ'ব লাগে, পৰিৱেশটো বচাবই লাগে। আৰু পৰিৱেশটো দেখিলো এই গাড়ীবিলাকে ৰাস্তাটো বন্ধ কৰি দিয়ে। মই ছোৱালীজনী যেতিয়া গাড়ীত লৈ যাওঁ, মই

0: গাড়ীত নামি পাৰ কৰাব নোৱাৰো আৰু মই গাড়ীখন নিব নিবিচাৰিলে খোজকাঢ়ি গলে অকমান দূৰ ইমান গাড়ী হৈ যায় তাৰ গোটেই পলিউচনটো বহুত হৈ যায়। আৰু সৰু ছোৱালী গোটেই পলিউচনটো তাইৰ মুখলৈ আহে, গতিকে তাক কোলাত লৈ গলে তাইৰ ক্লাছমেট বিলাকে দেখিলে ভিতৰত জোকাই বেবি বেবি ষ্টপ। তাৰপিছত আৰু এটা আছিলে যে এই ৰিক্সাবিলাক যেতিয়া গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰীলৈ চলিব নিদিয়া হ'ল, মই বহুত গৃহিণীক দেখো গেছৰ চিলিণ্ডাৰটো লৈ ৰিক্সাখনত লৈ যাব বিচাৰে, পুলিচে নমাই দিয়ে। তেতিয়া না ওলা আছিল না উবাৰ আছিল, মই ভাবো এই মানুহখিনিক কিয় কষ্ট দিয়া হৈছে। সেই এটা যিটো অনুভূতি, মই ভাবিলো এই ৰিক্সাখন ধুনীয়া কৰিব লাগিব, সুবিধাজনক হবলে ৰিক্সালৈ কিয় নাযায়। গতিকে মই নিজেই কৰিলো ৰিক্সাখন ব্যৱহাৰ কোনে কৰে, তুমিও সেইটো কবা ৰিক্সাখন ব্যৱহাৰ কৰে পেছেঞ্জাৰে, কিন্তু প্ৰকৃততে যদি চোৱা ৰিক্সাখন ব্যৱহাৰ কৰে ৰিক্সাৱালাজনে জীৱিকাৰ হিচাপে, তেওঁৰ যদি গাত ৰ'দ পৰি থাকে, তেওঁ যদি বৰষুণত ভিজিব লাগে গতিকে তেওঁ ৰিক্সা নচলাব, তেওঁ যদি গাত চাহ পায় তেনেকৈ ধৰণে ৰিক্সাখন যদি চেফ হয়, মানুহে যদি ৰিক্সাখনক কম দামী বস্তু ভিলে নহয়, এই গোটেইবিলাক ষ্টাডি কৰাৰ পিছত মই এই ৰিক্সাত কাম আৰম্ভ কৰিলোঁ। তোমাক কৈ মই আজি প্ৰাউড অনুভৱ কৰোঁ, মোৰ ডক্টৰেল থিচিছটো একচুৱেলি ৰিক্সাৰ ওপৰতে আছিলে, মানে হাউ টু ট্ৰেন্সফাৰ ডিজাইন, যাতে ডিজাইনটো কেনেকুৱা হয়, কাৰণ আমি দেখিছিলোঁ মই IIT বম্বেটো গ'লোঁ, এইটো গৈ দেখিলোঁ তেওঁলোকে ৰিক্সাৰ ওপৰত কাম কৰি এই বস্তুটো ছাকচেছফুল হোৱা নাছিলে, তেতিয়া মই ভাবিছিলোঁ কিয় হোৱা নাছিল। আৰু সেই হিচাপে যেতিয়া গোটেইখিনি ষ্টাডি কৰিলোঁ তেতিয়া তাৰ কি কাৰণে হোৱা নাই, সেই গোটেইখিনি কৰাৰ পিছত মই কৈছোঁ যে আমাৰ টেকনলজি ট্ৰেন্সফাৰটো ইম্পৰ্টেণ্ট নহয়, ডিজাইন ট্ৰেন্সফাৰ টু গেইন সাস্টেইনেবল ডেভেলপমেন্ট গোটেইখিনিৰ কাৰণে, যিটো এতিয়া বিজেপিয়ে কৈছে সবকা বিকাশ দেশ কা বিকাশ। মই ভাবিছিলোঁ এই মানুহখিনি যিখিনি গাড়ী এফৰ্ড কৰিব নোৱাৰে আৰু গাড়ী এফৰ্ড কৰিব পৰা মানুহে এই ৰিক্সাখনত যাব পাৰে,
1: কমফৰ্ট ফিল কৰিব
0: আৰু সেই ধৰণে আমি কৰাৰ পিছত বহুত ছাকচেছফুল হৈছিলে। এতিয়া আমি এটা সমীক্ষা ওলাইছিল ইয়াৰ ওপৰত, আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টে এটা ষ্টাডি কৰিছিলে কণ্ট্ৰিবিউচন, IIMও কৰিছিলে গোটেইখিনি, আৰু তাৰপিছত কিছুমান তাৰ ওপৰত কোৰ্চ মেটেৰিয়েলো কৰা হৈছিলে। এতিয়া মানুহে কয় যে তাত অলৰেডি মোৰ দেন 5 লাখ ৰিক্সাজ মানে আছে গোটেই অসমতে, মৰিগাঁও টাউনত গ'লে তুমি এতিয়া দেখিবা ইলেক্ট্ৰিক ভেহিকেল কিন্তু আমাৰ। আৰু সেই ৰিক্সাখন আমি তেতিয়া কৰোঁতে 2005 কৰোঁতে আমি এইখন ইলেক্ট্ৰিক হ'ব পাৰেনে তাক কৰিছিলোঁ, কৰি চাইছিলোঁ, আৰু এতিয়া গুৱাহাটীত বহুত ইলেক্ট্ৰিফাইড
1: মটৰ লগাই পেলাই তেওঁলোকে ব্যৱহাৰ কৰি আছে।
0: অকণমান প্ৰব্লেম হৈছে কি, আমাৰ কথাটো ডিজাইন বস্তুটো মানুহে সকলে কৰিব পাৰে বুলি ভাবে, আৰু আমি যিহেতু IIT-ৰ কাৰণে আনুষ্ঠানিকভাৱে কৰোঁ, আমাক এটা তেওঁলোকে একনলেজমেণ্ট কৰিবলৈ ভেৰি মিনিমাম ৰয়েলটি দি, সেই ৰয়েলটিখিনি তেওঁলোকে দিব নিবিচাৰে। কিন্তু এতিয়া আমি আকৌ নতুন আৰু এটা ধুনীয়া আকৌ ৰিক্সাৰ মডেল আনিছোঁ, সেইটো আহিব এতিয়া। আমি বিচাৰিছোঁ এনেকুৱা ধৰণৰ হ'ব লাগে যে ফিডাৰ লাইন নাইবা গোটেইখিনিয়ে সেইটো। আৰু তোমাৰ কাৰণে মানে চেলেঞ্জিং বস্তুটো কি হ'ব, যেতিয়া আমি ৰিক্সাখন ৰিলিজ কৰিছিলোঁ আমাৰ বহুত পদক্ষেপ লৈছিলোঁ, এডমিনিষ্ট্ৰেটৰক কনভিন্স কৰিছিলোঁ, কিন্তু কমন মানুহে আমাক সুধিছিলে ছাৰ এই ৰিক্সাখন বাৰিষাত অসমৰ মানে গুৱাহাটীৰ ফ্লাছ ফ্লাডত কামত দিবনে, এতিয়া যে তুমি ফ্লাছ ফ্লাড দেখা সেই টিভিটো দেখিবা সেই ৰিক্সাখনে
1: সকলোকে আচলতে লৈ গৈ আছে, আৰু বহুতে সেই ৰিক্সাখনেৰে পাৰ পায় বানপানীত, কৃত্ৰিম বানপানী যি গুৱাহাটী মহানগৰীত আমি দেখিয়ে থাকোঁ সেয়া। আচলতে ছাৰ খুব সুন্দৰ কথা আপুনি ভাবিলে, খুব সুন্দৰ চিন্তা আপোনাৰ, যে আপুনি কোৱাৰ দৰে আপুনি পেছেঞ্জাৰৰ কথাতকে ছাৰে সেই ৰিক্সালাজনৰ কথা চিন্তা কৰিলে, তেওঁৰ কষ্টৰ কথা চিন্তা কৰিলে, আৰু সেয়াই হৈছে উদ্ভাৱন শক্তি, সেয়া আপোনাৰ মাজৰ শক্তি, আৰু সেয়া এতিয়া দিব্যাহন ৰূপে গোটেই অসমত আছে। আৰু আপুনি যি এক নতুন কথা কৈছে যে নতুন এখন ৰিক্সা আপোনালোকে এতিয়া উদ্ভাৱন কৰি আছে, শীঘ্ৰে আমাৰ বজাৰত মুকলি হ'ব,
0: আমাৰ ডিজাইন গোটেইখিনি কৰি আমি প্ৰটোটাইপ কৰি আমি ভাবিছিলোঁ যে এপ্ৰিলত ৰিলিজ কৰিম, ইচ্ছা আছিলে মাঘ বিহুত কিন্তু নহ'ল। কিন্তু তুমি যেনেকৈ জানা যে 31 ডিচেম্বৰত চৰকাৰে মোক এই দায়বদ্ধতা দিলে, গতিকে মই তেতিয়াৰ পৰা মেক্সিমাম সময় ইয়াতে আছোঁ, গতিকে অকণমান পিছুৱাই গৈছে। মই দেখিছোঁ যে এতিয়া হয়তো তোমালোকে গম পাইছা, এতিয়া লাহে লাহে ইউনিভাৰ্চিটিখন নৰ্মেলচিলৈ ঘূৰি আহিছে, গতিকে সেইখিনি হোৱা মানে আমি আকৌ নতুন চিন্তাধাৰা কৰিব পৰা হওঁ। ভাবিছোঁ মই এতিয়া ইয়াতে ক্লাছো ল'ব আৰম্ভ কৰিছোঁ ডিজাইন ডিপাৰ্টমেণ্ট, মই ভাবিছোঁ এই নতুন ৰিক্সাখন মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ওলাব পাৰোঁ নেকি, গুৱাহাটী সেইটো আছে, সেইটোৰ কাৰণে আমি লাগি আছোঁ। কিন্তু যিহেতু এইটো বেনিফিচিয়েল, সেইটো আমি এটা টাৰ্গেট লৈ ওলাব লাগিব, ভাবিছোঁ এইটো বছৰতে আমি কৰিব পাৰিম।
1: খুব সুন্দৰ কথা, আৰু আমিও বিচাৰিম আপুনি যিদৰে পৰিকল্পনা কৰিছে সেয়া পৰিকল্পনা যাতে আপোনাৰ সাৰ্থক হওক। এতিয়া আমি আকৌ ঘূৰি আহিছোঁ তেজপুৰ বিশ্ববিদ্যালয়লৈ। তেজপুৰ বিশ্ববিদ্যালয়ত বহু শিক্ষাৰ্থী আহে নিজৰ ভৱিষ্যত গঢ়িবলৈ, বহু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীৰো সপোন আছে যে মই এইখন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হওঁ, তেওঁলোকৰ কাৰণে বিশ্ববিদ্যালয়ত কিবা বিশেষ সুবিধা আছে নেকি?
0: চোৱা, আমাৰ ধৰা কেন্দ্ৰীয় বিদ্যালয় হিচাপে গোটেই ফাণ্ডিংখিনি

0: গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কেন্দ্ৰীয় বিদ্যালয় হিচাপে আমাৰ ফিজ ইমান বেছি নহয় আৰু যিবিলাক আমাৰ ৰিজাৰ্ভেশ্যন ইডলি আছে বা এইটো আছে সেই গোটেইখিনিতো আছে এছ চি এছ টি গোটেইখিনি আমাৰ সেই মানে ৰিজাৰ্ভেশ্যন যিখিনি আছে সেইখিনি আমি কৰাই হয় আৰু এটা বস্তু তেওঁলোকে যেতিয়া আহে সেইখিনি তুমি দেখিবা বহুতখিনি মানুহ গুৱাহাটীৰ পৰাও আছে কোনো কথা নাই কিন্তু গোটেই অসমৰ পৰা আছে কাৰণ আমাৰ মানসিকতা এনেকুৱা হৈছে গুৱাহাটীত থকা ষ্টুডেণ্ট খিনিৰ এক্সপ'জাৰটো বেছি তেওঁলোকৰ মাক দেউতাকৰ আৰ্থিক অৱস্থা ভাল তেওঁলোকে ভাবে যে ইয়াতে পঢ়াৰ পিছত চাকৰি ক'ত পাব গোটেই বাহিৰতে পঠাই দিওঁ গতিকে সেইফালৰ পৰা বহুতখিনি ব্ৰিলিয়াণ্ট ষ্টুডেণ্টেও বাহিৰলৈ যায় সেইফালৰ পৰা চাব গ'লে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে বহুতখিনি ল'ৰা ছোৱালীয়ে গ্ৰাম্য অৱস্থাৰ পৰা আহে আৰু ফাইনেন্সিয়েল যিটো আছে স্কলাৰশ্বিপ কিছুমান আছে সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাই হয় মেৰিট স্কলাৰশ্বিপ আজি সেইবিলাকতো আছে কিন্তু যদি ৰিচাৰ্চৰ ফালৰ পৰা কোৱা যায় আমাৰ ইউনিভাৰ পি এইচ ডি আদিৰ কাৰণে যিখিনি আছে সেইখিনি কিন্তু আমাৰ ইউনিভাৰ্চিটিৰ পৰাও যথেষ্টখিনি কৰা যায় গোটেইখিনি তেওঁলোকক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ নাথাকিলেও আমাৰ ফালৰ পৰাও ইউনিভাৰ্চিটিৰ দিয়া যায় আৰু সেইটো ধৰা তুমি অকল অসমৰ বুলিয়েই নহয় যিবিলাকে মানুহে এডমিশ্যন লয় তেওঁলোকে পায় আমাৰ যথেষ্টখিনি ষ্টুডেণ্ট ইয়াত আহিবৰ কাৰণে কেনেকৈ সুবিধা দিয়া যায় যে আমাৰ 60% ছিটছ চেণ্ট্ৰেল এক্সামছবিলাকৰ পৰা আৰু মানে 40% আৰু 60% আমাৰ যিটো তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন সেইটোৰ পৰা যদিও সেইটো অল অভাৰ ইণ্ডিয়া কণ্ডাক্ট কৰা হয় আৰু তাৰে থ্ৰুৰে দিওঁ আৰু সেইটো এক্সামিনেশ্যনত এতিয়া আমাৰ ষ্টুডেণ্ট বেছি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানখিনি আছে তেওঁলোকৰখিনিতো অপশ্যনচ এটা থাকে কিন্তু এই যিখিনি আমি 60% আমি ললোঁ সেইখিনি কিন্তু আমাৰ গোটেই অসমৰ বা নৰ্থইষ্টৰ সেইখিনি গতিকে সেইটো এটা স্পেচিয়েল প্ৰভিজন আছে
1: আৰু এটা কথা এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ দিল্লী বিশ্ববিদ্যালয়ৰ কথা কওঁ বা বাৰাণসী বিশ্ববিদ্যালয়ৰ কথা কওঁ তাত UPSC-ৰ যি এক্সাম এই ক্ষেত্ৰত তেওঁলোকক প্ৰস্তুত কৰা হয় বা এই এক্সামসমূহ তেওঁলোকৰ পতা হয় মানে তেওঁলোকক মক টেষ্ট বা এনেকুৱা ধৰণৰ শৈক্ষিক দিশক আগবঢ়াই নিয়াৰ কাৰণে তেজপুৰ বিশ্ববিদ্যালয়ে এনে কোনো পৰিকল্পনা কৰিছেনে UPSC-ৰ কাৰণে
0: তেজপুৰ ইউনিভাৰ্চিটিৰ এই প্ৰচেষ্টাটো আগৰ পৰাই চলি আছে কিন্তু জেনেৰেল ষ্টুডেণ্টৰ কাৰণে নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে এছ চি এছ টি কেটেগৰী যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে কৰিছে আৰু মই যেতিয়া ইয়াতে চাৰ্জ লৈছিলোঁ তেতিয়া এটা কুৱেশ্যন মোক কৈছিলে বা কৈছিলে যে প্লেচমেণ্টৰ কথা ইঞ্জিনিয়াৰিংখিনিৰ হৈয়ে যায় কিন্তু যিখিনি নন ইঞ্জিনিয়াৰিং আছে সেইখিনি খুব কম গতিকে আমি দুটা কথা ভাবিছিলোঁ যে এটা হৈছে তেওঁলোকে যদি ফৰেইন লেংগুৱেজ যদি শিকে তেতিয়া বহুতখিনি প্লেচমেণ্টৰ হিউমেনিটি ষ্টুডেণ্ট চেণ্টাৰ হয় দ্বিতীয়টো মই নিজেও যেতিয়া কটন কলেজত আছিলোঁ যদি আন্দোলন নহ'লহেঁতেন তেতিয়া হয়তো মোৰ বৰ বেছি পৰিৱৰ্তন নহ'লহেঁতেন কাৰণ মই সৰুৰে পৰা ইঞ্জিনিয়াৰেই হ'ম এইটোৱে কৰিম তেনেকুৱা এটা আছিলে কিন্তু সেই সময়ৰ যিখিনি আছুৰ লিডাৰ আছিলে তেওঁলোকে বহুত মানে ইনস্পিৰেশ্যন কৰিছিল তেওঁলোকে বুজাইছিল যে আমি যদি এডমিনিষ্ট্ৰেশ্যনটো কেপচাৰ কৰিব নোৱাৰোঁ আমি একো কৰিব নোৱাৰোঁ তাৰ ফলস্বৰূপে ময়ো সেই সময়ত বিচাৰিছিলোঁ যে আই এছ কৰিম বা এইটো কৰিম কিন্তু মোৰ দেউতা নিজেই এস্পলিনৰ কথা যদি তুমি জানা এস্পলিনটো মোৰ দেউতাই বনোৱা আসাম কেমিকেলছ তেওঁ এষ্টাব্লিছ তেওঁ মোক কৈছিলে বাবা তুমি সৰুৰে পৰা এই ইঞ্জিনিয়াৰিঙৰ আইটেমবিলাক বস্তু কৰি ভাল পোৱা তুমি ইঞ্জিনিয়াৰ হৈও আই এছ হ'ব পাৰিবা কিন্তু যদি তুমি আজি এইটো নকৰি যদি কিবা কাৰণে সেইটো নহ'ল লাইফত তুমি অকণমান হয়তো চাফাৰ কৰিবা
1: বুজিলো
0: আৰু বাকী কিছুমান আমাৰ বেটছত বহুতখিনি আই এছ আছিলে আই আৰ এছ আছিলে মোৰ নিজৰ হোষ্টেলমেট ক্লাছমেট পৱন বৰঠাকুৰ আছিলে এতিয়া এইটো হৈছে এস্পিৰেশ্যন মই যিটো কৈছো যে আমাৰ মানুহখিনিৰ এতিয়াও এটা প্ৰৱণতা আছে কি প্ৰৱণতা জব ছেফটি তুমি দেখিবা বেছিভাগ আই এছ ছাকচেছফুল কেণ্ডিডেটেই প্ৰথম বছৰতে পোৱা নাই কিছুমানে প্ৰথম বছৰত এবাৰ ফেইল হৈছে দ্বিতীয়বাৰ ফেইল হৈছে তৃতীয়বাৰ ছাকচেছ হৈছে গতিকে সেইখিনিত কি লাগে ৰিস্ক টেকিং সেইটো হয়তো পেৰেণ্টছে ক'ব লাগিব কিন্তু সকলোতকৈ ডাঙৰ কথা আমাৰ ছ'চাইটিখন এতিয়া সমাজখন এনেকুৱা হৈ আছে যদি তুমি ঘৰত বহি আই এছ কৰি আছা বা বেলেগে আকৌ সুধে কি কৰি আছে যদি তুমি পালা পোৱাৰ পিছত তোমাক প্ৰশংসা কৰিবা নহ'লে চাকৰি চাকৰি পোৱা নাই কৰি আছা নেকি আৰু ধৰা তুমি ইয়াতে ট্ৰেইনিং এতিয়া আৰম্ভ হৈ আছে সেইখিনিও এক্সপেঞ্চিভ গতিকে এই ৰিস্ক টেকিংটো জাতিটোৱে যেতিয়া নলব তেতিয়ালৈ প্ৰব্লেম কিন্তু আমাৰ বহুত বেটছ মোৰ লগৰ যিখিনি আছে আই এছ আছে তেওঁলোকে হয়তো দিল্লী আদিত আছে তেওঁলোকে প্ৰস্তাৱ এটা দিছে যে তেওঁলোকে ফ্ৰীলিও আহিও সেই কোচিংখিনি কৰিব আমিও কৰিম আৰু মই অহাৰ পিছত কিছু প্ৰতিষ্ঠানো তেনেকৈ আহিছে কিন্তু সেইটো হয়তো এইকেইদিন আমি যিমানখিনি কৰি আছোঁ আমি ক্ৰাইচিছ মেনেজমেণ্টহে কৰি আছোঁ যিবিলাক বস্তু ভাবি আছোঁ কৰিব পৰা নাই নাই, কিন্তু আমি সেইটো মেইনলি কৰিম কি কাৰণে, আমাক সেই মানুহখিনি ক্ৰিয়েট কৰাটো বহুত প্ৰয়োজন।

0: গতিকে এটাতো যিটো গভৰ্ণমেণ্টৰ কাৰণে কৰি থকা হৈছে কৰা হৈছে, কিন্তু আমি বাকী মানুহখিনিকো কৰাৰ কাৰণে আমি কৰি এতিয়াও আমাৰ সঁচাকৈ ক'ব গ'লে ট্ৰাষ্ট বিল্ডিংটো হয়তো ষ্টুডেণ্টৰ ফালৰ পৰা হোৱা বহুতখিনি থৈছে, কিন্তু তেওঁলোকে ভাবিছে ছাৰে বস্তুটো ডিষ্ট্ৰাক্ট কৰে নেকি, তেনেকুৱা ধৰণৰ হৈছে বা ছিষ্টেম। গতিকে মই এনেকুৱা এটা বস্তুত কৰিব বিচৰা নাই যে প্ৰথম ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেমখিনি ছল্ভ কৰিলেও তেওঁলোকে কমফৰ্টেবল ফিল কৰক, তেওঁলোকে এপ্ৰচিবিলিটিটো আহক, আমি তাৰপিছত কৰিব পাৰোঁ। গতিকে ডেফিনেটলি আমি নেক্সট একাডেমিক ইয়াৰৰ পৰা আমি সেই বস্তুটো জেনেৰেল ষ্টুডেণ্টৰ কাৰণেও কৰিম।
1: খুব সুন্দৰ কথা হ'ব, তেতিয়া আমাৰ যিখিনি জেনেৰেল ষ্টুডেণ্ট আছে তেওঁলোকে এই সুবিধাটো ল'ব পাৰিব, তেওঁলোকেও ইউ পি এছ চিৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাৰিব, নহয় জানো? আৰু সেয়া নিশ্চয়কৈ আমাৰ অসমৰ বাবে এক গৌৰৱৰ কথা হ'ব। ছাৰ, যিহেতু আমাৰ এতিয়া সময় হৈ আহিছে, শেষত মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ বা আপোনাৰ এটা মন্তব্য জানিব বিচাৰিছোঁ, আমাৰ যিসকল ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যায়, আমাৰ অসমত বহু এনেধৰণৰ ভাল ভাল শিক্ষা অনুষ্ঠান আছে, তেজপুৰ বিশ্ববিদ্যালয়ো তাৰ ভিতৰত অন্যতম, ইয়াতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি নিজকে আগবঢ়াই লৈ যাব পাৰে, সেয়া আপুনি কেনেধৰণে ভাবে? আৰু লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান আপোনাক শুনি আছে, তেওঁলোকক আপুনি কি উপদেশ দিব বিচাৰিব?
0: এই একেটা বিষয়ৰ ওপৰত মই চাগে 2-3 বছৰ আগতে এটা প্ৰাইভেট টিভি চেনেলটো কৰিছিলোঁ। আমাৰ কেপাবিলিটি আছে, এই কেপাবিলিটিখিনি থকাৰ পিছত আমি বাহিৰত কিয় পঠাওঁ? দুটা কাৰণে হয় যে কিছু সংখ্যক বাহিৰত যোৱা ল'ৰা ছোৱালীয়ে যিটো চেণ্ট্ৰেল এক্সামিনেশ্যন পৰ্টেল আছে তাত তেওঁলোকে কোৱালিফাই হৈ আহিব নোৱাৰে, গতিকে তেওঁলোকে বাহিৰলৈ গুচি যায়। বাকী যিখিনি আছে তেওঁলোকে এটা বস্তু ভাবে যে বাহিৰত থাকিলে ল'ৰাজনৰ স্মাৰ্টনেছটো বাঢ়িব বা চাকৰিটো পাব, এই এটা হৈছে। সেইটো কিন্তু ভুল ভাৱ। এইকাৰণে কৈছোঁ, ইউ হেভ টু দ্য বেষ্ট, আৰু হুৱেন ইউ আৰ দ্য বেষ্ট ইউ কেন বি বেষ্ট অভাৰ হিয়াৰ। আৰু আমাৰ যিমানখিনি আছে ফেচিলিটিজ আদি আছে সেইখিনি খুবেই ভাল। আমাৰ কেতিয়াবা এইটো প্ৰব্লেম হৈ যায় আমি যে যিখিনি ষ্টুডেণ্টক লৈছোঁ, যিহেতু সদায় ভাল ষ্টুডেণ্টখিনি আহি পোৱা নাই, গতিকে আমাৰ হয়তো মানদণ্ডটো কেতিয়া কম হৈ যাব বাধ্য হয়, কাৰণ ষ্টুডেণ্টৰ মাজতো ইনস্পিৰেশ্যন লাগে। কিন্তু মই ভাবোঁ আমাৰ মানুহখিনি বাহিৰত এই যিটো এক্সটাৰ্নেল ফ্ল' ফাণ্ডিং হৈছে সেইটো কৰাৰ প্ৰয়োজন। ভাল ষ্টুডেণ্ট আহিলে ষ্টেণ্ডাৰ্ড অট'মেটিক ভাল হৈ যায়, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অকল হোষ্টেলৰ বাহিৰে বাকীখিনিৰ আমাৰ প্ৰয়োজন, যিখিনি প্ৰয়োজন হয় সেইখিনি আছে, আৰু এস্পিৰেশ্যনছটোৱে বহুতখিনি ডিটাৰমাইন কৰে। গতিকে মইতো ক'ম যে যদি তোমালোকে ভাল কৰিব বিচাৰিছা, ইণ্টাৰ ডিচিপ্লিনাৰী কোৰ্চেছ আছে, ফেচিলিটিজ ভাল আছে, ইয়াৰে পৰা পঢ়িও কিছু ফেকাল্টি IIT গুৱাহাটীতো গৈ জইন কৰিছে, IIT গুৱাহাটীত কৰা মানে PhD আদি কৰা বহুতখিনি ফেকাল্টি ইয়াতে আছে, গতিকে হিউমেন ৰিচাৰ্চৰ ফালৰ পৰা কোনো প্ৰব্লেম নাই, ফেচিলিটিজ যিমানখিনি আছে সেইখিনি বাহিৰৰ প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ বা তেনেকুৱা ধৰণৰ তাত গ'লেও তেওঁলোকতকৈ আমাৰ ফেচিলিটিজ বহু ক্ষেত্ৰত বহু ভাল হৈ আছে। মই তেওঁলোকক ক'ম যে ইয়াতে থাকি কৰিলে প্লেচমেণ্টৰ যেতিয়া কথাটো আহে কোম্পানী ইয়াতেও আহি আছে, আৰু মই সদায় এটা কথা কওঁ, প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজে যে তেওঁলোকৰ মটিভটো প্ৰফিট মেকিং, আমাৰ দৰে ইনষ্টিটিউট এখনৰ সেইটো মেইন লক্ষ্য নহয়, গতিকে সেইফালৰ পৰা মানে কম টকা খৰচ কৰিও ভাল মানদণ্ডৰ শিক্ষা ইয়াতে ল'ব পৰা যায়। আৰু এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ষ্টেট ইউনিভাৰ্চিটি যিখন গভৰ্ণমেণ্ট অৰিয়েণ্টেড, এতিয়াও মানুহৰ বা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতো তাৰ পাৰ্চেপশ্যনটো তেওঁলোকৰ এটা হাই পাৰ্চেপশ্যন আছে, সেইটোৰ সুবিধাটো সদায় আমাৰ ল'ৰা ছোৱালীখিনি ল'ব লাগে।
1: ধন্যবাদ ছাৰ, আপুনি খুব সুন্দৰভাৱে কেৱল যে তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা কৈছে তেনে নহয়, আমাৰ ল'ৰা ছোৱালীসমূহ, আমাৰ ছাত্ৰ ছাত্ৰীসমূহ কেনেধৰণে আগবাঢ়ি যাব পাৰে শৈক্ষিক দিশত, অসমতে সেই ব্যৱস্থা আছে সেয়া তেওঁলোকে গ্ৰহণ কৰিব পাৰে, সেই বিষয়েও আমাৰ আজি ক'লে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ছাৰ। ব্যস্ততাপূৰ্ণ আপোনাৰ সময়, তাৰ মাজতে আপুনি আমাক সময় দিছে, সেয়া আমাৰ কাৰণেও এক খুব ডাঙৰ কথা, আৰু শ্ৰোতাই নিশ্চয় ছাৰৰ কথাসমূহ শুনি, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব সেয়া আমি আশা কৰিলোঁ। ধন্যবাদ জনাইছোঁ পুনৰ ছাৰ আপোনাক।
0: ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতা, ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহ উপাচাৰ্য শ্ৰী অমৰেন্দ্ৰ কুমাৰ দাসে, অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতা, ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া।

অনুষ্ঠান আজিৰ দিনটো, ইতিহাসৰ পাতত আজিৰ দিনটো। 1657 চনৰ আজিৰ দিনটোতে ভাৰতীয় শাসনকৰ্তা ছত্ৰপতি সম্ভাজীৰ জন্ম হৈছিল। 1946 চনৰ আজিৰ দিনটোতে অসমীয়া অভিনেত্ৰী আৰু পৰিচালক আভা হাজৰিকাৰ জন্ম হৈছিল। আভা হাজৰিকা হৈছে এগৰাকী অভিনেত্ৰী আৰু পৰিচালক, স্বামী ইন্দুকল্প হাজৰিকা পৰিচালিত মানৱ আৰু দানৱ ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। আভা হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক। তেওঁ নিৰ্মাণ কৰা প্ৰথমখন তথ্যচিত্ৰ হৈছে ভুল। 1979 চনত এইখন নিৰ্মাণ কৰিছিল। 2008 চনত আভা হাজৰিকাই ৱাইছমেন ক্লাবৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল।

মার্ক জাগারবার্গ এগৰাকী আমেরিকান কম্পিউটার প্রোগ্রামার আর ইন্টারনেট উদ্যমী। ইন্টারনেটৰ জগতত তেওঁ ফেসবুকক লৈ এক আলোড়নৰ সৃষ্টি করে। তেওঁৰ জন্ম হৈছিল 1984 চনৰ 14 মে তাৰিখে আমেরিকা যুক্তরাষ্ট্রৰ নিউয়ৰ্ক ৰাজ্যৰ হোৱাইট প্লেনেছত। তেওঁৰ দেউতাক এডৱার্ড জাগারবার্গ এগৰাকী দন্ত চিকিৎসক আৰু মাক করেন কেমেনৰ এগৰাকী মনোৰোগ চিকিৎসক। জাগারবার্গ এতিয়া ফেসবুকৰ মুখ্য কাৰ্যকৰী লগতে সহ প্ৰতিষ্ঠাপক হিচাপে আছে। 2018 চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ 72 বিলিয়ন আমেরিকান ডলাৰ বুলি অনুমান কৰা হৈছিল। 2004 চনত তেওঁ হার্ভার্ডত অধ্যয়ন কৰি থকাৰ সময়তে বন্ধুসকলৰ সৈতে ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট facebook.com প্ৰতিষ্ঠা কৰে।

ভাৰতীয় চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ জন্ম হৈছিল আজিৰ দিনটোতে। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিৎ ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। সেনে মূলতঃ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেওঁ 18টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰিছে। তেওঁক দাদা চাহেব ফাল্কে বঁটাও প্ৰদান কৰা হয়। সত্যজিৎ ৰায়ৰ সৈতে তেওঁ একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণ আছিল যাৰ ছবিসমূহ 3টা প্ৰভাৱশালী চলচ্চিত্ৰ মহোৎসৱ যেনে কান চলচ্চিত্ৰ মহোৎসৱ, ভেনিচ চলচ্চিত্ৰ মহোৎসৱ আৰু বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ কৰে। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। 30 মে'ৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ SIRৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD Sathisanক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। অসম মণিপুৰ সীমান্তৰ জেৰিঘাটত আৰক্ষী আৰু মাদক দ্ৰব্য সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষত যোৱা নিশা এজন ড্ৰাগছ মাফিয়াৰ মৃত্যু হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.4 MHz আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছো যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: জনাই আগবঢ়াইছো যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ থলিতে বাণীবদ্ধ কৰা যুৱ ক্ৰীড়াৰ অনুষ্ঠানটিত আমি আজি কথা পাতিম শোণিতপুৰ জিলাৰ ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়া ডাঙৰীয়াৰ সৈতে। এয়া মই তন্ময়ী গগৈ আৰু মোৰ লগত আছে মোৰ সতীৰ্থ
1: মই অংকিতা বৰা।
0: ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফালৰ পৰা যুৱবাণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ নমস্কাৰ।
2: নমস্কাৰ, ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সকলো শ্ৰোতাকে শুভেচ্ছা জনাইছোঁ।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ছাৰ, যিহেতু আপুনি খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ শোণিতপুৰ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনিক উন্নত কৰাৰ বাবে চৰকাৰে কি কি বিশেষ পদক্ষেপ লৈছে?
2: হয়, শোণিতপুৰ জিলাত ক্ৰীড়াৰ আন্তঃগাঁথনিৰ কাৰণে চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে আৰু ইতিমধ্যে আমি দেখিছোঁ বহুত সংখ্যক ষ্টেডিয়াম বা খেলপথাৰ উন্নত পৰ্যায়ত নিৰ্মাণ কৰা হৈছে। উদাহৰণস্বৰূপে হাজাৰাপাৰা ষ্টেডিয়াম আমাৰ তেজপুৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম গঢ়ি উঠিছে। ঠিক তেনেধৰণে আমি চতিয়া আৰু আমাৰ নাগশংকৰ তেনেকে ধৰণৰ ঠাইত ষ্টেডিয়াম কিছুমান গঢ়ি উঠিছে। তাৰোপৰি আমাৰ ভূতপুৰীয়া ষ্টেডিয়াম, তাতো এখন ষ্টেডিয়াম গঢ়ি উঠিছে আৰু নতুনকৈ চৰকাহাট ষ্টেডিয়াম, সেইখনো আমাৰ চৰকাৰৰ ফালৰ পৰা নিৰ্মাণ কৰা হৈছে। তাৰোপৰি বিভিন্ন ঠাইত আমাৰ বিভিন্ন ধৰণৰ খেলপথাৰ আছে। উদাহৰণস্বৰূপে আমি তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন, তাত আমি ক'ব পাৰোঁ, তাতো খুব সুন্দৰ এখন ষ্টেডিয়াম আছে। তাৰোপৰি তেলেৰিয়া স্পৰ্টছ এছ'চিয়েশ্যন প্লে'গ্ৰাউণ্ড আছে, বিহুগুৰি মিনি ষ্টেডিয়াম আছে আৰু ঢেকিয়াজুলি স্পৰ্টছ এছ'চিয়েশ্যন প্লে'গ্ৰাউণ্ড আছে। প্ৰায়বিলাক খেলপথাৰতে আমি দেখিছোঁ খুব উৎসাহ উদ্দীপনাৰে খেলুৱৈসকলে তাত অংশগ্ৰহণ কৰি আছে বা নতুনকৈ খেলুৱৈসকল আগবাঢ়ি আহিছে আৰু তেওঁলোকে নিজৰ অনুশীলন অব্যাহত ৰাখিছে।
1: হয় ছাৰ, শোণিতপুৰ জিলাত ফুটবল আৰু ক্ৰিকেটৰ বাহিৰে অন্য ইনড'ৰ গেমছ, বেডমিণ্টন, টেবুল টেনিছ আদিৰ বাবে পৰ্যাপ্ত সুবিধা আছে নেকি?
2: হয়, আছে। হয়তো আমি পৰ্যাপ্ত বুলি ক'ব নোৱাৰিম, কিন্তু সেই সুবিধাখিনি আছে। বেডমিণ্টনৰ কাৰণে আমি তেজপুৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ তেওঁলোকৰ খুব এটা উন্নত মানদণ্ডৰ ইনড'ৰ ষ্টেডিয়াম আছে, তাত বেডমিণ্টন অনুশীলন হয়, নিয়মিতভাৱে হয়। আৰু বিভিন্ন ঠাইত আমি দেখিছোঁ বেডমিণ্টনৰ অনুশীলন হয় আৰু টেবুল টেনিছৰো তেনেকৈ সুবিধা আছে। কিন্তু আমি এই ক্ষেত্ৰত আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি আৰু উন্নত কৰাৰ প্ৰয়োজন আছে আৰু অনাগত দিনত নিশ্চয় তেনেধৰণৰ আন্তঃগাঁথনি উন্নত হ'ব।
1: হয়
0: ছাৰ, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ গ্ৰাম্য অঞ্চলৰ প্ৰতিভাশালী খেলুৱৈসকলৰ বাবে জিলাখনত কিমান বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ বা বৃত্তিৰ ব্যৱস্থা আছে?
2: হয়, আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ বৃত্তি বা জলপান দিয়ে ব্যৱস্থা আছে। যদি ৰাজ্যিক পৰ্যায়ত কোনো খেলুৱৈ তেওঁলোকে জয়ী হয় বা মেডেল পদক পাবলৈ সক্ষম হয়, তেখেতলোকক আমাৰ আৰ্থিকভাৱে তেওঁলোকক পুৰস্কৃত কৰা হয়। ঠিক তেনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত যদি পদক বিজয়ী হয় তেতিয়াও তেওঁলোকক জলপানী দিয়াৰ ব্যৱস্থা আছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি পদক পাবলৈ সক্ষম হয় তেতিয়াও তেওঁলোকক আমাৰ জলপানী দিয়াৰ ব্যৱস্থা আছে। আৰু এইখিনিতে আমাৰ যি জলপানী ব্যৱস্থাটো আছে বা আমাৰ যি ফাইনেন্সিয়েল এছিষ্টেণ্ট বা আমাৰ প্ৰতিভাসমূহ উৎসাহ দিয়াৰ কাৰণে যি কাৰ্যসূচী আছে, সেই কাৰ্যসূচীখিনি আচলতে সকলো ঠাইকে সামৰি লোৱা হৈছে আৰু সেইখিনি আমি গ্ৰাম্য অঞ্চলৰ কাৰণেও যি সুবিধা বা চৰাঞ্চলৰ খেলুৱৈসকলৰ কাৰণে একেই সুবিধা আৰু তাতে খেলুৱৈসকলে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পায় আৰু সেই জলপানীৰ দ্বাৰা তেওঁলোকে উৎসাহিত হয় আৰু এনেধৰণে আমি দেখিছোঁ যে পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকে সেই জলপানী পাবলৈ সক্ষম হয় তেওঁলোকে উৎসাহিত হয় আৰু তেওঁলোকৰ অনাগত দিনৰ যিসমূহ প্ৰতিযোগিতা খুব মনোযোগেৰে অংশগ্ৰহণ কৰা দেখিছোঁ আৰু তেনেধৰণে তেওঁলোকে আগবাঢ়ি গৈ আছে।
1: হয়, মহিলা খেলুৱৈসকলৰ বাবে জিলাখনত পৃথক বা বিশেষ ধৰণৰ ক্ৰীড়া সুবিধা বা উৎসাহমূলক আঁচনি কিবা আছে নেকি?
2: হয়, আমাৰ যিবিলাক খেলৰ আমি কাৰ্যসূচী বা ক্ৰীড়া প্ৰতিযোগিতাসমূহ আমি হাতত লওঁ, তাত মহিলা পুৰুষ বা ল'ৰা ছোৱালী সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। তাত যিবিলাক ইভেণ্ট থাকে প্ৰায়বিলাক সকলোৰে কাৰণে সমানেই থাকে, যিহেতু পুৰুষ মহিলা বা ল'ৰা ছোৱালী বিশেষ বেলেগকৈ তেনেধৰণৰ প্ৰায় সমপৰ্যায়ৰ প্ৰতিযোগিতাই থাকে। কিছুমান সময়ত বিশেষ পদক্ষেপ লোৱা হয়, যেনেকৈ গভৰ্ণৰ্ছ কাপ ভলীবল প্ৰতিযোগিতা এটা অনুষ্ঠিত কৰা হৈছিল বিগত বৰ্ষত, তাতে অকল ছোৱালীৰ কাৰণে সেই প্ৰতিযোগিতাটো বিশেষভাৱে অকল ছোৱালীৰ কাৰণে আছিল। এনেধৰণৰ সময়ে সময়ে কিছুমান প্ৰতিযোগিতা লোৱা হয়, কিন্তু সামগ্ৰিকভাৱে যি আমাৰ সাধাৰণ প্ৰতিযোগিতা হয় তাতে উভয়ে সমানে অংশগ্ৰহণ কৰিব পাৰে।
1: হয়, এই সুবিধাসমূহৰ ক্ষেত্ৰত বয়সৰ কিবা নিয়মাৱলী থাকে নেকি?
2: হয়, আমাৰ যি খেলৰ বয়স থাকে, আমি যিটো এজ কেটাগৰি বুলি কওঁ, তাতে তেওঁলোকৰ যিটো আমাৰ এটা ষ্টেণ্ডাৰ্ড সকলো কাৰণে বা সকলোৱে সেই নিয়ম মানিবলগীয়া হয়, যিকোনো ঠাইতে সেই একেধৰণৰ নিয়মেই পালন কৰা হয়।

0: অফলাইন বা বেলেগ ধৰণেও যাতে প্ৰতিযোগিতা অনুষ্ঠিত হয় যাৰ যোগেদি আমি নতুন নতুন খেলুৱৈ পাব পাৰোঁ।
1: হয় ছাৰ, আপুনি প্ৰতিযোগিতাৰ বিষয়ে কৈছে, গতিকে মই এইবাৰ আপোনালৈ আৰু এটা প্ৰশ্ন আগবঢ়াইছোঁ। শোণিতপুৰত শেহতীয়াকৈ কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে নেকি?
0: বৰ্তমানলৈকে আমাৰ তেনেকুৱা কোনো ধৰণৰ বিশেষ কাৰ্যসূচী নাই, কিন্তু অনাগত দিনত নিশ্চয় থাকিব। আৰু ইতিমধ্যে যিহেতু আমাৰ বহুত ধৰণৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে বা হ'বলৈ গৈ আছে, গতিকে অনাগত দিনত নিশ্চয় আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা আয়োজন কৰিব পাৰিম।
1: হয় ছাৰ, জিলাখনত খেলুৱৈসকলৰ চিনাক্তকৰণ আৰু প্ৰতিভা বিকাশৰ বাবে কোনো বিশেষ টেলেণ্ট হাণ্ট বা স্কীম চলি আছে নেকি?
0: হয়, ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ আমাক খেল মহাৰণৰ যোগেদি আমি তেনেধৰণৰ এটা প্ৰচেষ্টা লোৱা হৈছিলে। তাৰোপৰি আমি সময় সাপেক্ষে কিছুমান ঠাইত আমি এনেধৰণৰ আয়োজন কৰোঁ, আৰু বিশেষকৈ আমাৰ স্কুল পৰ্যায়ৰ যিবিলাক প্ৰতিযোগিতা হয় সেইবিলাক আচলতে আমাৰ এটা টেলেণ্ট হাণ্টেই হয়। তাৰ যোগেদি আমাৰ খেলুৱৈসকলে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে নিজৰ প্ৰতিভা পৰিচয় দিবলৈ সক্ষম হয়, আৰু অনাগত দিনত তেওঁলোকে যদি সেই প্ৰতিযোগিতা বা অনুশীলন অবিৰলভাৱে অব্যাহত ৰাখে বা খুব ডিচিপ্লিনভাৱে অনুশীলন কৰি থাকে, তেতিয়া তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত নিজকে একো একোজন সুদক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। গতিকে এনেধৰণৰ আমাৰ অব্যাহত আছে। আৰু তাৰোপৰি যদি আমি নতুন খেলুৱৈ বিচাৰে যে আমি এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰোঁ বা নিজকে খেলুৱৈ হিচাপে নিজকে আগবঢ়াব বিচাৰোঁ, তেনেহ'লে নিশ্চয় যি যাৱতীয় পৰামৰ্শ বা সহযোগিতা আগবঢ়াব লাগে, নিশ্চয় আমি আমাৰ বিভাগৰ পৰা আগবঢ়োৱা হ'ব।
2: গ্ৰাম্য এলেকাত খেলৰ প্ৰসাৰ আৰু সুবিধা বৃদ্ধি কৰাৰ বাবে আপোনালোকৰ বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে?
0: হয়, আমাৰ যিহেতু যিবিলাক আমাৰ বিদ্যালয় পৰ্যায়ৰ যিবিলাক প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাবিলাকত আমাৰ প্ৰায়বিলাক স্থানৰে তেওঁ গ্ৰাম্য অঞ্চলো হ'ব পাৰে বা চহৰীয় অঞ্চলো হ'ব পাৰে, তাত অংশগ্ৰহণ কৰিব পাৰে। তাৰোপৰি ইতিমধ্যে কোৱাৰ দৰে আমাৰ খেল মহৰণৰ যোগেদি তাতো আমাৰ গ্ৰাম্য অঞ্চলৰ ভিতৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিলে। তাৰোপৰি আমি বিভিন্ন সময়ত কিছুমান ঠাইত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, তাতো খেলুৱৈসকলে অংশগ্ৰহণ কৰে। তাৰোপৰি আমাৰ এটা বিশেষ প্ৰতিযোগিতা আছে CMC টাইপছ এণ্ড ফুটবল টুৰ্ণামেণ্ট, মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা নামেৰে এটা ফুটবল প্ৰতিযোগিতা। তাতো আমাৰ যিসকল গ্ৰাম্য অঞ্চলত বা চাহ বাগিচা অঞ্চলৰ যিসকল খেলুৱৈ আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। এনেধৰণে আমাৰ যি গ্ৰাম্য অঞ্চলত আমাৰ যি প্ৰতিভা চিনাক্তকৰণৰ কাৰ্যসূচীবিলাক চলি আছে। হয়, আচলতে খেলৰ যোগেদি তেওঁলোকে যদি কোনোবাই নিজকে এটা কেৰিয়াৰ হিচাপে বিচাৰে খুব সুন্দৰ কেৰিয়াৰ চইচো হয়, তেওঁলোকে সেইটো ল'ব পাৰে। আৰু শিক্ষাৰ লগতে আমি খেলত সকলোৱে অংশগ্ৰহণ কৰিব লাগে, যিহেতু আমাৰ খেলত অংশগ্ৰহণ কৰাৰ লগে লগে আমাৰ যিটো প্ৰতিযোগিতামূলক মনোভাৱ সেইটো আমাৰ সুদৃঢ় হয়, আৰু নিজকে আগবঢ়াই নিয়া যিটো মানসিক আমাৰ স্থিৰতা লাগে বা মানসিকভাৱে যি শক্তিশালী এটা আমাৰ নিজৰ ভিতৰতে শক্তিশালী মনোভাৱ এটা গঢ়িব লাগে তাত খেলে সহায় কৰে। আৰু সেই ক্ষেত্ৰত যদি এজন খেলুৱৈ তেওঁ খুব মনোযোগেৰে খেলত অংশগ্ৰহণ কৰিছে সেই মনোযোগিতা তেওঁৰ সমানে তেওঁৰ সেই মনোযোগিতাই তেওঁক পঢ়াৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। তাৰোপৰি আমি দেখিছোঁ যে কিছুমান বিশ্ববিদ্যালয় বা কলেজত আমাৰ কিছুমান স্পৰ্টছ কোটা থাকে, তেওঁ যদি মনে বিচৰা তেওঁ যদি এখন ইউনিভাৰ্চিটি বা কলেজত এডমিশ্যন ল'ব বিচাৰে তাত হয়তো তেওঁৰ এক পৰীক্ষাৰ যোগেদি যি তেওঁৰ মাৰ্কছ পাইছে সেই মাৰ্কছ তেওঁৰ যিটো নৰ্মছ যদি নহয়ো কিন্তু স্পৰ্টছ কোটাৰ যোগেদি তেওঁ সেইখন বিশ্ববিদ্যালয় বা কলেজত তেওঁৰ এডমিশ্যন হ'ব পাৰে। ঠিক তেনেধৰণে তেওঁৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ যদি কোনোবা চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিয়ে তাতো খেলৰ যোগেদি তেওঁ কিছুমান অতিৰিক্ত মাৰ্কছ পোৱাৰ সম্ভাৱনা থাকে। এনেধৰণে আচলতে শিক্ষাৰ লগতে যদি তেওঁ খেলুৱৈ যিটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সেই খেলৰ কেৰিয়াৰটো যদি আগবঢ়াই ল'বলৈকে লৈ যাব পাৰে তেতিয়াহ'লে নিশ্চয় সফলতা পাবৰ কাৰণে এটা সুন্দৰ পদক্ষেপ হ'ব পাৰে।
1: হয় ছাৰ, খেলুৱৈসকলে খেল সুন্দৰকৈ খেলিবলৈ তেওঁলোকে ফিটনেছৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে, গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ খেলুৱৈসকলৰ পুষ্টি, চিকিৎসা আৰু ফিটনেছ সহায়ৰ ক্ষেত্ৰত কি কি ব্যৱস্থা উপলব্ধ আছে?
0: এইখিনিতে আমাৰ আচলতে খেলুৱৈসকলক এটা খুব চাইণ্টিফিক ট্ৰেইনিং বৈজ্ঞানিক পদ্ধতিৰে আমি তেওঁলোকক আচলতে প্ৰশিক্ষণ দিয়াটো প্ৰয়োজন। ইয়াতে আমাৰ এটা কিছুমান নীতি নিয়ম তেওঁলোকে মানি চলিব লাগে, তাৰোপৰি তেওঁলোকক যিবিলাক প্ৰশিক্ষণ দিম সেই প্ৰশিক্ষণ দিয়াৰ যি আমাৰ কৰ্মসূচী থাকিব সেইবিলাক খুব চাইণ্টিফিক হ'ব লাগে। তাৰোপৰি এজন খেলুৱৈয়ে তেওঁৰ প্ৰদৰ্শন উন্নত কৰিব হ'লে বা প্ৰদৰ্শনটো তেওঁৰ বৰ্তাই ৰাখিবলৈ হ'লে তেওঁৰ যিখিনি পুষ্টিৰ প্ৰয়োজন সেইখিনি তেওঁৰ খাদ্যৰ যোগেৰে আহৰণ কৰিব লাগে, তাৰ কাৰণেও তেওঁৰ সাম্যক জ্ঞান থাকিব লাগে বা তেওঁক দিয়াটো প্ৰয়োজন। এই ক্ষেত্ৰত আমি কিছু পৰিমাণে হ'লেও কাম কৰিছোঁ। আমি সময়ে সময়ে আমাৰ খেলুৱৈসকলৰ কাৰণে আমি ৱৰ্কশ্বপ কিছুমান কৰোঁ, তাত

0: এই বিষয়ে আমি জনাইছোঁ বা তেওঁলোকক জনাবলৈ চেষ্টা কৰোঁ। কিন্তু অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব, আমাৰ যিমান সংখ্যক খেলুৱৈ আছে বা আমাৰ তেওঁলোকৰ পৰিসৰটো যিমান ডাঙৰ, সিমান পৰিসৰটো আমি সামৰিব পৰা নাই। অনাগত দিনত আমি নিশ্চয় চেষ্টা কৰিম যাতে যিমান পাৰোঁ আমি বেছিকৈ খেলুৱৈসকলক ইয়াৰ বিষয়ে সজাগ কৰিব পাৰোঁ।
1: হয় ছাৰ, ভাল খেলুৱৈ এজন হ'বলৈ এজন ভাল প্ৰশিক্ষকৰো যথেষ্ট অৰিহণা আছে। গতিকে মই পৰৱৰ্তী প্ৰশ্নটো আপোনাৰ ওচৰলৈ আগবঢ়াইছোঁ। প্ৰশিক্ষকসকলৰ গুণগত মান উন্নত কৰাৰ বাবে কোনো বিশেষ ট্ৰেইনিং বা আপডেট প্ৰগ্ৰাম চলোৱা হয় নেকি?
0: হয়, ইয়াত দুই ধৰণৰ হয়। যিসকল ইতিমধ্যে শাৰীৰিক নিৰ্দেশক বা প্ৰশিক্ষক হিচাপে আছে, তেখেতলোকক সময়ে সময়ে বিভাগৰ ফালৰ পৰা তেখেতলোকক ৰিফ্ৰেছাৰ কোৰ্চ বা নতুন নতুন টেকনিক যদি হৈছে বা তেওঁলোকৰ প্ৰশিক্ষণৰ মানদণ্ড আৰু উন্নত কৰিব পাৰি নেকি তাৰ ওপৰত বিভাগৰ ফালৰ পৰা কিছুমান কাৰ্যসূচী লোৱা হয়। আৰু তাৰোপৰি নতুনকৈ প্ৰশিক্ষক হ'বলৈও কিছুমান কোৰ্চ কৰিবলগীয়া হয়, গতিকে এনেধৰণৰ কিছুমান পদক্ষেপ লোৱা হয়। আৰু আচলতে কোচিং হোৱাৰ আগতে তেওঁ যিহেতু নিজেই এজন খেলুৱৈ হিচাপে তেওঁ যথেষ্ট সময় অতিবাহিত কৰে, আৰু সেই কোচজনে অনাগত সময়ত এজন কোচ হিচাপে যেতিয়া এপইণ্ট হয় তেওঁ নিশ্চয় নিজকে আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰে, আৰু এনেধৰণৰ সময়ে সময়ে কিছুমান পদক্ষেপ লোৱা হয়।
2: খেলৰ জৰিয়তে যুৱ সমাজ কেনেদৰে ভুল পথৰ পৰা আঁতৰি আহি সৎপথলৈ আহিব পাৰে?
0: হয়, আচলতে খেলটো আমাৰ এটা লাইফষ্টাইল হ'ব লাগে, আমাৰ জীৱন ধাৰণৰ এটা অংশ হ'ব লাগে। কাৰণ খেলৰ যোগেদি আচলতে আমি নিজৰ যি সামৰ্থ্য সেয়া আমি জানিব পাৰোঁ। উদাহৰণস্বৰূপে মোৰ শাৰীৰিক সক্ষমতা কিমান, মই কিমান সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব পাৰিম বা কিমান দূৰত্বলৈকে মই একেলগে মই দৌৰিব পাৰোঁ বা খোজকাঢ়িব পাৰোঁ বা মই কিমান দূৰলৈকে জঁপিয়াব পাৰিম বা মই কিমান গধুৰ বস্তু দাঙিব পাৰিম, এনেধৰণৰ যেতিয়ালৈকে মই সেইখিনি কেতিয়াও নকৰিম তেতিয়ালৈকে তাৰ বিষয়ে মই জানিব নোৱাৰিম। খেলেই এটা মাধ্যম যাৰ যোগেদি মই নিজৰ শাৰীৰিক সক্ষমতাৰ বিষয়ে জানিব পাৰিম, আৰু সেই সক্ষমতাখিনিকে আমি আৰু বেছিকৈ কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমাক আচলতে পৰ্যায়ক্ৰমে আমাৰ বৈজ্ঞানিক অনুশীলনৰ প্ৰয়োজন। সেইখিনি যোগেদি আমি সেই আমাৰ নিজকে ইম্প্ৰুভ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি মানসিকভাৱে আমি নিজকে ষ্ট্ৰং কৰিব পাৰোঁ যে যিহেতু আমি এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰোঁ, যেতিয়া আমি নিজকে প্ৰাণপূৰ্ণে চেষ্টা কৰোঁ যাতে আমি প্ৰতিযোগিতাখনত জয়ী হওঁ। কিন্তু যদিও জয়ী নহওঁ তাৰপৰা আমি যথেষ্টখিনি শিকোঁ, আমি কিয় হাৰিলোঁ সেইটো আমাৰ ক্ৰীড়াসুলভ মনোভাৱেৰে গ্ৰহণ কৰাৰ ক্ষমতাটো আমাৰ খেলৰ যোগেদি আমি পাব পাৰোঁ। ঠিক তেনেধৰণে আমাৰ সামাজিকভাৱেও আমাৰ খেলুৱৈয়ে আমাক সহায় কৰে, কিয়নো আমি কেনেকৈ এটা টীমত আমি কেনেধৰণে কাম কৰিব পাৰোঁ বা টীম ৱৰ্ক কেনেকৈ হয় বা আমি ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে, লগৰ লগত কেনেকৈ আমি থাকিব লাগে, খেলৰ যোগেদি সেই গোটেইখিনি বস্তু আহি যায়। গতিকে এই এনেধৰণৰ এটা খুব পজিটিভ এটা মাধ্যম হ'ল খেল, যাৰ যোগেদি আমি সামাজিকভাৱে নিজকে উন্নত কৰিব পাৰোঁ বা সুস্থ কৰি তুলিব পাৰোঁ শাৰীৰিকভাৱে আৰু মানসিকভাৱেও। গতিকে সেই খেলৰ যোগেদি যদি আমি ইমান নিজকে উন্নত কৰিব পাৰোঁ, গতিকে যুৱচামে নিশ্চয় আমাৰ খেলৰ যোগেদি এটা ধনাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ পাৰিব, কিয়নো খেলত আমি যেতিয়া অংশগ্ৰহণ কৰোঁ আমাৰ গোটেই পৰিৱেশটো এটা ধনাত্মক পৰিৱেশেৰে বিৰাজমান কৰে। যেতিয়া আমি খেলত অংশগ্ৰহণ কৰোঁ আমাৰ গোটেই দিনৰ কাৰ্যসূচীবিলাক এটা ডিচিপ্লিন ৱেত গুচি যায়, আমি এটা ধনাত্মকভাৱে আমাৰ খোৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ যি কাৰ্যসূচীবিলাক এটা নিয়মৰ ভিতৰত গুচি যায়। আৰু যেতিয়া আমি নিজকে উন্নত কৰিবৰ কাৰণে এটা প্ৰচেষ্টাত লাগি থাকিম তেতিয়াহ'লে আমাৰ চিন্তাধাৰাবোৰ ধনাত্মক হ'ব। ধনাত্মক চিন্তাধাৰাৰে যেতিয়া আমি আগবাঢ়িম তেতিয়া নিশ্চয় আমি যিবিলাক ঋণাত্মক কাম বা যিবিলাক ঋণাত্মক চিন্তাধাৰাই আমাৰ সমাজখনক বেয়া কৰে বা আমাৰ যুৱচামক বেয়া কৰিব পাৰে তাৰ পৰা তেওঁলোক আঁতৰি থাকিব। এনেধৰণে খেলৰ যোগেদি নিশ্চয় আমাৰ যুৱকসকলে এটা ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়ি যাবলৈ পাৰিব।
2: খেলৰ সৈতে সময় ব্যৱস্থাপনা কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
0: নিশ্চয় এইটো খুব গুৰুত্বপূৰ্ণ কথা। আচলতে সময় ব্যৱস্থাপনাটো আমাক জীৱনত খুবেই প্ৰয়োজন। তেওঁ হয়তো কোনোবাই নিজৰ কামত ব্যস্ত আছে তথাপিও এতিয়া সময় ব্যৱস্থাপনাৰ প্ৰয়োজন, আৰু খেলত আমি অংশগ্ৰহণ কৰাৰ লগে লগে আচলতে আমাৰ গোটেই সময় ব্যৱস্থাপনাটো এটা সুন্দৰভাৱে বা সঠিকভাৱে নিৰূপণ হৈ যায়, কিয়নো আমি যেতিয়াই দিনটো আৰম্ভ কৰিম মই পুৱা সময়খিনিত হয়তো মই অনুশীলন কৰিব পাৰোঁ বা পিছবেলা সময়খিনিতো মই অনুশীলন কৰিব পাৰোঁ বা নিজৰ সুবিধা অনুযায়ী মই সময়টো উলিয়াই লৈ সেই সময়খিনিত মই অনুশীলন কৰিব পাৰোঁ। আৰু যিসকলে প্ৰতিযোগিতামূলকভাৱে বা এজ এ স্পৰ্টছমেন এজ এ খেলুৱৈ হিচাপে নিজকে আগবঢ়াই লৈ গৈছে তেওঁলোকৰ নিৰ্দিষ্ট এখন টাইম টেবুল থাকিবই, গতিকে এই সময়মতে নিজকে প্ৰস্তুত কৰিব লাগিব, মানসিকভাৱে নিজকে সবল কৰি তুলিব লাগিব। আৰু যেতিয়াই

0: তেওঁৰ এটা ডিচিপ্লিন সময়সূচী অনুসৰি যেতিয়া আগবাঢ়ি যাব নিশ্চয় তেওঁ সফল হ'ব আৰু তেওঁৰ যিমানটো তেওঁ এচিভ কৰিব বিচাৰিছে সেয়া নিশ্চয় পাবলৈ সক্ষম হ'ব।
1: বহু ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে সফল নহয় দেখা যায়, তেনে ছাত্ৰ ছাত্ৰী দামী দামী খেলৰ কোচিং বা তেনেকুৱা প্ৰশিক্ষণসমূহ ল'ব নোৱাৰে, গতিকে এই বিষয়ে আপুনি কি ক'ব, তেওঁলোকে পিছ পৰি ৰোৱাটো উচিত নে তেওঁলোকৰ বাবে কিবা সা সুবিধা আছে?
0: হয়, আচলতে প্ৰতিভাটো কেতিয়াও কিনি লোৱা বস্তু নহয় আৰু কোনোবাই দামী দামী কোচিং ল'লেই যে তেওঁ ভাল সফলতা হ'ব তেনেকুৱা নহয়। আচলতে সফলতা পাবলৈ হ'লে তেওঁৰ নিজৰ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হ'ব লাগিব, তেওঁ ডিচিপ্লিন হ'ব লাগিব, নিয়মানুৱৰ্তিতাৰে তেওঁ কণ্টিনিউৱাছলি বহু বছৰ ধৰি তেওঁ অনুশীলন কৰিব লাগিব, তেতিয়াহে তেওঁ সফলতা পাব লাগিব। ক'ৰবাত কোচিং এটা কৰিলেই তেওঁ খেলুৱৈ হৈ নাযায়, নিশ্চয় তাতেও তেওঁ শিকিব পাৰিব, তেওঁ যদি কোনোবা এজন ব্যক্তিয়ে বা খেলুৱৈ শিকিব বিচাৰে নিশ্চয় শিকিব পাৰিব, তেওঁ আগবাঢ়ি যাব পাৰিব, কিন্তু তাৰ কাৰণে আচলতে যিটো ডেডিকেশ্যন লাগে সেইটোহে আটাইতকৈ ডাঙৰ কথা। গতিকে এই ক্ষেত্ৰত যদি কোনোবা এজন খেলুৱৈ ভাবে মই সফল হ'ব পাৰিম, তাত এই আমাৰ বহুত দামী কোচিং বা সেই কথাটো নাহে, তাত আহিব আপোনাৰ ডেডিকেশ্যনটো। গতিকে আপুনি সোধা প্ৰশ্নৰ উত্তৰত মই এইটোৱে ক'ব পাৰিম, যদি কোনোবা এজনে খুব ইচ্ছা কৰে যে মই খেলিব পাৰিম আৰু প্ৰতিভা তেওঁৰ ওচৰত আছে, গতিকে তেওঁ যিকোনো ঠাইৰ পৰাই নিজকে আগবঢ়াই লৈ যাব পাৰিব। ইয়াতে বহুত উদাহৰণ আছে, বহুত খেলুৱৈ আছে, সাধাৰণতে আমি যিসকল আপোনালোকে যদি মন কৰে যিসকল ডাঙৰ ডাঙৰ খেলুৱৈ সকলোৱে কিন্তু ঠিক খুব এটা সৰু ঘৰৰ পৰা বা সৰু ঠাইৰ পৰা বা ভিতৰুৱা ঠাইৰ পৰাই ওলাই অহা। ইয়াৰ যোগেদি আমি ক'ব পাৰোঁ যে খেলুৱৈ হ'বৰ কাৰণে ঠাইখন ইমান গুৰুত্বপূৰ্ণ নহয় যিমান গুৰুত্বপূৰ্ণ তেওঁ মানসিকভাৱে নিজকে কিমান প্ৰস্তুত কৰি তুলিছে।
2: হয় ছাৰ, ব্যক্তিগত খণ্ডক সহায় হিচাপে লৈ খেল উন্নয়নৰ বাবে কি ধৰণৰ সহযোগিতা হৈছে?
0: বিশেষকৈ জিলা পৰ্যায়ত আমাৰ তেনেধৰণৰ ব্যক্তিগত খণ্ড বা স্পনশ্বিপৰ সহায় লৈ তেনেধৰণৰ আমি কাৰ্যসূচী বৰ্তমানলৈকে লোৱা হোৱা নাই, যিহেতু আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰিবলৈ দিয়া হয় আৰু তেনেধৰণৰ আন্তঃগাঁথনিৰ কাৰণে বা খেল পৰিচালনাৰ কাৰণে তেখেতলোকৰ যি ফাণ্ড এলট কৰা হয়, গতিকে আমি আমাৰ জিলা পৰ্যায়ত তেনেধৰণৰ কোনো ব্যক্তিগত খণ্ডৰ পৰা স্পনশ্বিপ গ্ৰহণ কৰা হোৱা নাই।
2: হয় ছাৰ,
1: অভিভাৱক আৰু সমাজক খেলৰ দিশে আগবঢ়াবলৈ আপোনাৰ কি বিশেষ বাৰ্তা দিব বিচাৰিব শ্ৰোতাসকলৰ বাবে?
0: হয়, মই এটাই অনুৰোধ কৰিম, সকলোৱে আহক, খেলত অংশগ্ৰহণ কৰক, তেওঁলোকে আমাৰ যি শাৰীৰিক এক্টিভিটি আছে সেইবিলাক কৰক, কাৰণ আমাৰ এটা সুস্থ শৰীৰতে সুস্থ মনে বাস কৰিব পাৰে, গতিকে সকলোৱে সুস্থ হৈ থাকক আৰু খেলৰ যোগেদি আমি সমাজখনক এটা গঠনমূলক এটা আমি ছবি দাঙি ধৰিব পাৰোঁ, সমাজখনৰ আগত এটা শৃংখলাবদ্ধভাৱে আমি যুৱচামক আগবঢ়াই লৈ যাব পাৰোঁ, গতিকে সকলোৱে খেলত অংশগ্ৰহণ কৰক আৰু নিশ্চয় তাৰ মাজতে যিসকল আমাৰ প্ৰতিভা আগবাঢ়ি আহিব বা প্ৰতিভা ওলাব তেখেতলোকে নিশ্চয় আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু সকলোৱে খেলত অংশগ্ৰহণ কৰক।
1: হয়, আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ। ধন্যবাদ ছাৰ, ইমান কৰ্মব্যস্ততাৰ মাজতো আপুনি আমাক আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে
0: ধন্যবাদ। আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু শ্ৰোতাসকলকো ধন্যবাদ জনাইছোঁ আৰু শেষত মই সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে আহক, আমাৰ যিসকল উদীয়মান খেলুৱৈ আছে তেখেতলোকক উৎসাহিত কৰক, আগবাঢ়ি যোৱাত সহায় কৰক আৰু যদি সকলোৱে খুব মনোযোগেৰে খুব ডিচিপ্লিনভাৱে তেওঁলোকৰ অনুশীলন অব্যাহত ৰাখে, আমাৰ খেলুৱৈসকলে যদি খুব নিষ্ঠাৰে তেওঁলোকৰ অনুশীলন অব্যাহত ৰাখে আৰু সন্মুখত যদি তেওঁলোকৰ যি লক্ষ্য সেয়া স্থিৰ কৰি লয়, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে নিজকে এজন সুদক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু আশা কৰিম তেখেতলোকে অনাগত দিনত আমাৰ জিলাখনৰ কাৰণে বা ৰাজ্যখনৰ কাৰণে হয়তো দেশখনৰ কাৰণেও তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিব।
1: হয়, আশা কৰোঁ আজিৰ অনুষ্ঠানটিৰ পৰা শ্ৰোতাসকল উপকৃত হ'ব। খেলে আমাক শাৰীৰিক আৰু মানসিকভাৱে উপকৃত কৰে, সেই কথা আমি সকলোৱে জ্ঞাত। নিয়মীয়াকৈ খেল খেলিলে শৰীৰ সুস্থ সবল হৈ থাকে, আত্মবিশ্বাস বৃদ্ধি পায় আৰু দলীয় মনোভাৱ গঢ় লৈ উঠে। কিন্তু ইয়াৰ বাবে উন্নত খেলপথাৰ, প্ৰশিক্ষণৰ সুবিধা আৰু উপযুক্ত সঁজুলিবোৰো খুব প্ৰয়োজন। আমাৰ সমাজত খেলৰ ক্ষেত্ৰখন আগুৱাই নিয়াৰ বাবে সকলোৰে সহযোগিতা আৰু সচেতনতা অত্যন্ত জৰুৰী। আজিৰ অনুষ্ঠানৰ বিষয় আছিল শোণিতপুৰ জিলাৰ বিভিন্ন খেলৰ সা সুবিধাৰ বিষয়ে। আজিৰ অনুষ্ঠানত আমাৰ সৈতে আছিল শোণিতপুৰ জিলাৰ ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়া ছাৰ। আপোনালৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আকাশবাণীৰ পৰিয়ালৰ তৰফৰ পৰা। আজিৰ অনুষ্ঠানৰ পৰা তন্ময়ী গগৈৰ সৈতে মই অংকিতা বৰাই বিদায় মাগিছোঁ। পুনৰ এটি নতুন অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজিৰ অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা তন্ময়ী গগৈ।

0: শ্ৰোতা, ইমান পৰে যুৱবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক বিনয় বৰা আৰু সংগীসকলৰ কণ্ঠৰ বিহু নাম।
1: ঐ তোমাৰ

0: পৰিল হাঁহে কণী ভাগিল, সমনীয়া পৰিল হাঁহে কণী ভাগিল,
1: অ হয় হয় হয় হয়,
0: অ পৰিল হাঁহে কণী ভাগিল, সমনীয়া পৰিল হাঁহ কণী ভাগিল,
1: অ হয় হয় হয়,
0: ঘৰৰ ভিতৰত এজোপা কাঠি হেৰা।

घड़ा।

শ্ৰোতাসকলে বদন জামৰ কণ্ঠৰ লোকগীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পী কণ্ঠৰ আন এটি গীত শুনকচোন।

শ্ৰোতাই ইমান পৰে বদন জামৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ হোৱাটছআপ যোগে অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতৰ অনুষ্ঠান মূৰ্ছনা। সকলো শ্ৰোতাকে স্বাগতম জনাই আজিৰ মূৰ্ছনা অনুষ্ঠানৰ প্ৰথম পত্ৰখন হাতত লৈছোঁ। লিখিছে আমাৰ নিয়মীয়া শ্ৰোতা প্ৰণৱ কুমাৰ দত্তই, জাজি সাতোৱাল গাঁও শিৱসাগৰৰ পৰা। প্ৰতি অভিনন্দন গ্ৰহণ কৰিব। তেজপুৰ কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা হিচাপে একলম লিখিবলৈ হাতত কলম তুলি ল'লোঁ। মূৰ্ছনাৰ যোগেদি এটি গীত শুনিবলৈ অনুৰোধ জনালোঁ। জীৱন সুৰভি বোলছবিৰ মই এটি মুকলি পক্ষী গীতটো। গীতটো অসম ৰাজ্যিক বিদ্যালয়ৰ শিক্ষা পৰিষদ ডিভিজন টুৰ ইমৰাণ আলীলৈ আগবঢ়ালোঁ। এয়া আগবঢ়াইছোঁ প্ৰণৱ কুমাৰ দত্তই ইমৰাণ আলীলৈ আগবঢ়োৱা এই গীতটি।

শ্রোতাসকল, আপনালোকে হোৱাটছআপ যোগে প্ৰেৰণ কৰা দ্বিতীয়টি বাৰ্তা অনুৰোধ ৰক্ষা কৰিবলৈ আগবঢ়াইছোঁ। প্ৰতি মূৰ্ছনা তেজপুৰ অনাতাঁৰ কেন্দ্ৰ তেজপুৰ, নমস্কাৰ। আজি আমি আমাৰ পৰিয়ালৰ এগৰাকী জ্যেষ্ঠা সদস্যাৰ বিয়োগত তেখেতৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ কণ্ঠৰ এই দেহাৰ ভৰসা নাই গীতটি শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। ইতি অজিত কুমাৰ শৰ্মা আৰু পৰিয়ালৰ ক্ৰমে শশাংক শেখৰ, পৰিমণি, পাহী, লুমণি আৰু মেৰী, মিছামৰা, দেৰগাঁও, গোলাঘাট, ধন্যবাদ। এনেদৰে আমাৰ মূৰ্ছনা অনুষ্ঠানটি শুনি থাকিব। এয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

0: मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते। टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: जन-जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: শ্রোতাসকলে মূর্ছনা অনুষ্ঠান দি শুনি আছে আকাশবাণী তেজপুরৰ পৰা। এবাৰ মই আন এটি বাৰ্তা লৈছোঁ। আমালৈ হোৱাটছআপ যোগে বাৰ্তাটি প্ৰেৰণ কৰিছে যোৰহাট টিয়ক জগদুৱাৰ পৰা ৰুণু বৰগোহাঁই বৰায়ে। তেখেতৰ বাৰ্তাটি মই পঢ়ি দিছোঁ। প্ৰতি মূর্ছনা নমস্কাৰ গ্ৰহণ কৰিব। চাওঁতে চাওঁতে বহাগ মাহ শেষেই হ'ল। এইবাৰ বহাগ মাহটোৱে আমাক বহুতো তিতা মিঠা অভিজ্ঞতা দি গ'ল। বহাগৰ আগৰ সেই আনন্দবোৰ, মানুহৰ আন্তৰিকতাবোৰ আজি যেন নোহোৱা হৈছে। আনন্দ বিচাৰি পাওঁ গীতৰ মাজত, সেয়ে পুলক বেনাৰ্জীৰ মই আজি সংগীবিহীন গীতটি সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ অসমৰ বাবে আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ শ্ৰীমতী ৰুণু বৰগোহাঁই বৰা, আপুনি আমালৈ হোৱাটছআপ বাৰ্তা যোগে গীতৰ অনুৰোধ কৰিছে, তাৰ বাবে পুনৰবাৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খুব সুন্দৰ গীত এটি আমালৈ অনুৰোধ কৰিছে। গীতটি হৈছে দূৰণিৰ ৰং বোলছবিৰ এটি গীত, আৰু আপুনি সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘৰ বাবে অসমৰ বাবে গীতটি আগবঢ়াইছে। আমিও তেখেতসকললৈ গীতটি আগবঢ়াইছোঁ। শুনকচোন আপোনালোকৰ এই পচন্দৰ গীতটি।

শ্ৰোতাসকলে হোৱাটছআপ বাৰ্তাযোগে প্ৰেৰণ কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। মই এইবাৰ আন এটি বাৰ্তা লৈছোঁ। বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছে ধেমাজি শ্ৰীপানী পঞ্চায়ত কেৰেকনি মাজগাঁৱৰ পৰা অনাতাঁৰ মৰম পৰিয়ালৰ হৈ বিনোদ গগৈয়ে। মই তেখেতৰ বাৰ্তাটি পঢ়ি দিছোঁ। নমস্কাৰ, আকাশবাণী তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ মূৰ্চনা অনুষ্ঠানৰ প্ৰচাৰ বিভাগলৈ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চ'ত গৈ গৈ বহাগ পালেহি, ফুলিলে ভেবেলি লতা, কৈ কৈ থাকিলেও উৰকে নপৰে বহাগৰ বিহুৰে কথা। এদিন দুদিনকৈ চাওঁতে চাওঁতে বহাগ মাহৰ মাথো চাৰিটা দিনহে বাকী আছে। গাঁৱৰ চহা কৃষক ৰাইজে খেতি মাটিডৰালৈ ঢপলিয়াবৰ সময় সমাগত। সি যেই কি নহওক সকলোৱে নিজ নিজ কৰ্মত নিশ্চয় অগ্ৰসৰ হ'ব। ধেমাজি শ্ৰীপানী পঞ্চায়ত কেৰকনি মাজগাঁৱৰ পৰা অনাতাঁৰ মৰম পৰিয়ালহৈ মই বিনোদ গগৈ আৰু মোৰ সহপ্ৰাৰ্থী চন্দ্ৰকান্ত টাইট, সোণাৰাম লালুং, বিমল বসুমতাৰী, মধুচন্দা এছ বৈশ্য, চিত্ৰৰঞ্জন দাস, জয়বৰ পাংগিন, আমি একে সময়তে ঘৰ সংসাৰ বোলছবিখনৰ নমিতা গোস্বামী আৰু ইনা মুখাৰ্জীৰ কণ্ঠক বহুতকে বহুদিও নাপালোঁ একোকে এই গীতটি বজাই শুনাবৰ বাবে মূৰ্চনালৈ অনুৰোধৰ বাৰ্তা প্ৰেৰণ কৰিলোঁ। আশা ৰাখিছোঁ গীতটি শুনাব। আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে আমালৈ হোৱাটছআপ বাৰ্তাযোগে গীত শুনিবৰ বাবে অনুৰোধ কৰাৰ বাবে। আগলৈকো এনেদৰে আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব আৰু আপোনালোকৰ পচন্দৰ গীতটি আমি বজাই শুনাইছোঁ।

আমালে এইবাৰ বাৰ্তা প্ৰেৰণ কৰিছে ঢেকিয়াজুলিৰ পৰা মৌচুমী, পাপৰি, শেৱালি আৰু সংগীতাই। তেখেতসকলে জুবিন গাৰ্গৰ কণ্ঠত এটি হিন্দী গীত শুনিবলৈ বিচাৰিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ আমালে বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। আপোনালোকৰ প্ৰিয় গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ। আগলৈকেও আমালৈ এনেদৰে গীতৰ অনুৰোধ জনাই বাৰ্তা প্ৰেৰণ কৰিব।

শ্রোতাসকল, হিন্দী বোলছবি গীতৰ অনুষ্ঠানটিত এইবাৰ শুনক লতা মঙ্গেশকৰ আৰু উদিত নারায়ণৰ কণ্ঠৰ দিল তো পাগল হে বোলছবিৰ এই গীতটি।